আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে ক্ৰান্তিকা চান্দিল্যৰ কণ্ঠত, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, কৌশিক দাসৰ কণ্ঠৰ লোকগীত, গিৰীশ মহন্ত আৰু সংগীবৃন্দই গোৱা দেহ বিচাৰৰ গীত, মহানন্দ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ ভক্তিমূলক গীত, আৰু শেষত সুৰজিৎ দত্তৰ কণ্ঠৰেদি মীৰা ভজনেৰে।

0: Narendra Modi Stadium, Ahmedabad. The match will start at 7:30 p.m. And that is the end of this news bulletin.
1: মিডিয়া মাইভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক অনুষ্ঠান পৰিস্থিতি। প্ৰথমে প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে 6:15 ভাস্কৰ মজুমদাৰৰ কণ্ঠৰ ভজন, 6:20 আৰু নিশা 8:15 অৰুণিমা দেৱীৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ, দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী হাছিনা হাজৰিকা, সমৰ হাজৰিকা, জ্যোতিকা চৌধুৰী, তৌফিক আহমেদ আৰু তৃষাৰাণী শইকীয়া, 12:10 পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কে গীত, পনঘট আৰু গুঞ্জন। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে 7:20 এখনি প্ৰামাণ্য আলেখ্য শুৱালকুছিৰ বয়ন শিল্প, আগবঢ়াব ঝৰ্ণা ভৰালী আৰু ভাৰ্গৱ কলিতাই, পালিতানাথৰ কণ্ঠৰ লোকগীত, পিয়াচী সেনগুপ্তাৰ কণ্ঠৰ ভজন, গীতাঞ্জলি শৰ্মা আৰু সংগীবৃন্দৰ কণ্ঠৰ জিকিৰ, লগতে আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান আৰু একক ছবিৰ গীত। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ বেহেলা বাদন ৰাগ শ্যাম কল্যাণ, 11:05 পৰা গুৱাহাটীৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব লগা অসমৰ মুখ্যমন্ত্ৰী আৰু অসম মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ শুনিবলৈ পাব। অনুষ্ঠানটিৰ আঁত ধৰিব কাৰ্তিক সূত্ৰধৰ, হিমন্ত বাৰ্মা আৰু ইন্দ্ৰজিৎ দাসে। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট তৃতীয় খণ্ড প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, 8:20 সুৰৰ শৰাই অনুষ্ঠানৰ শিল্পী মিতালী দে, প্ৰযোজনা মলয় সূত্ৰধৰৰ, নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত বিশ্ব বেডমিণ্টনত ভাৰতীয় শ্বাটলাৰ এই বিষয়ে সুসীম ঘোষৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা প্ৰভাল কুমাৰ শৰ্মাৰ, লগতে আছে খেলৰ বাতৰি। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মুনু মেধিৰ কণ্ঠৰ আধুনিক গীত, সন্ধিয়া 5:20 চাহগছৰ মাজে মাজে অনুষ্ঠানত অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ বাবে আত্মনিয়োগৰ বিভিন্ন সা সুবিধা, এই বিষয়ে লক্ষ্মীনাথ মাৰধীৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ অঞ্জু দাসৰ। দিনৰ 12:30 আইদৰ বুলনিত এটি বিচিত্ৰানুষ্ঠান পৰিৱেশন কৰিব তামোলপুৰ জিলাৰ গোৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে।

দিনৰ 12:15 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 10:00 জীৱন সুৰভি অনুষ্ঠানত অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক ভোগীৰাম ৰাভা, আঠ ধৰোতা আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনাবলৈ লোৱা হৈছে ভাস্কৰ মজুমদাৰৰ কণ্ঠৰ এটি ভজন।

ভাস্কৰ মজুমদাৰৰ কণ্ঠৰ ভজন্তি শুনিলে। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এতিয়া শুনক অৰুণিমা দেৱীৰ কণ্ঠৰ দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে অৰুণিমা দেৱীৰ কণ্ঠৰ লোকগীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আৰম্ভ কৰা হৈছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে আশা ভোছলেৰ কণ্ঠত ডন ছবিৰ এটি গীত, গীতিকাৰ ইন্দিৱৰ, সংগীত কল্যাণজী আনন্দজীৰ।

মধুবাণ শুনিছা আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ ৰুণা লাইলাৰ কণ্ঠৰ এটি গীত শুনাইছো। গীতটি লোৱা হৈছে ঘৰুণ্ডা ছবিখনৰ পৰা। সংগীত জয়দেৱৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবনত এইবাৰ শুনোৱা হওক অৰুণ কুমাৰ আৰু আমিৰ বাই কণ্ঠৰ কিস্মত ছবিৰ এটি গীত, সংগীত অনিল বিশ্বাসৰ।

0: মধুবন অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কিনাৰা ছবিৰ এটি গীত, লতা মংগেশকৰ আৰু ভূপিন্দৰৰ কণ্ঠত। গীতৰ ৰচনা গুলজাৰৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।
1: হতে হতে ও আওয়াজ ডুব গই।

0: লতা মঙ্গেশকর আর ভূপিন্দরের কণ্ঠত কিনারা ছবির গীতটিরে সামরা হল আজির পুরনি হিন্দি ছবির গীতর অনুষ্ঠান মধুবন। এ আকাশবাণী গুৱাহাটীর প্রাগ জ্যোতিষপুর খন্তেক পাছতে বাতৰি শুনিবলে পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডু বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ AIDMKৰ বিধায়কসকল দুটা ভোটত বিভক্ত লাভ কৰি ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্য শস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাৱ কিংছক

জ্যেষ্ঠ বিজেপি নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তেওঁৰ লগতে বিজেপিৰ দুগৰাকী আৰু অসম গণ পৰিষদ তথা বি পি এফৰ এগৰাকীকৈ বিধায়ক ক্ৰমে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব বুলি সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডক্টৰ শৰ্মাই কালি প্ৰকাশ কৰে। জ্যেষ্ঠ বিজেপি নেতা ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে এন ডি এ প্ৰক্ষেপ কৰিব বুলিও একেটা বাৰ্তাত তেওঁ উল্লেখ কৰে। ইপিনে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে চলাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। কাৰ্যবাহী তথা প্ৰক্ষেপিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি শপতগ্ৰহণস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। পাছত তেওঁ সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব বুলি জনায়। ডঃ শৰ্মাই লগতে 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই এই অনুষ্ঠানত উপস্থিত থাকিব বুলি প্ৰকাশ কৰে। এই শপতগ্ৰহণৰ লগে লগে অসমত এন ডি এ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে প্ৰথমগৰাকী অ

কংগ্ৰেছে নেতা হিচাপে ৰাজ্যৰ ইতিহাসত নাম লিপিবদ্ধ কৰিব। 126জনীয়া অসম বিধানসভাত বিজেপিয়ে 82খন আসন লাভ কৰাৰ লগতে মিত্ৰ দল, অসম গণ পৰিষদ আৰু বি পি এফে 10খনকৈ আসনেৰে মুঠ 102খন আসন লাভেৰে বিপুল বিজয় সাব্যস্ত কৰিছে। আজিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তামিলনাডুত এ আই ডি এম কেৰ 30গৰাকী বিধায়কে পি ভেলুমণিক বিধায়িনী দলৰ নেতা হিচাপে আৰু চি বিজয় ভাস্কৰক হুইপ হিচাপে ঘোষণা কৰাৰ পাছত ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। বিধায়ককেইগৰাকীয়ে অস্থায়ী অধ্যক্ষ কৰুপেয়াক সাক্ষাৎ কৰি তেওঁলোকৰ হস্তাক্ষৰ সম্বলিত পত্ৰ দাখিল কৰে। ইপিনে 17জন বিধায়কৰ আন এটা দলে ই পলানিস্বামীক বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে। এনে পৰিস্থিতিত ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী চি জোচেফ বিজয় নেতৃত্বাধীন চৰকাৰে কাইলৈৰ ভিতৰত বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা শুকুৰবাৰৰ পৰা 6দিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, নেডাৰলেণ্ডছ, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত শ্ৰীমোদীয়ে শুকুৰবাৰে ইউ এইত উপস্থিত হৈ দেশখনৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰিব। দুয়োগৰাকী নেতাই বিভিন্ন দ্বিপাক্ষিক বিষয়, বিশেষকৈ শক্তি সহযোগিতা আৰু পাৰস্পৰিক গুৰুত্বসম্পন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সম্পৰ্কে মত বিনিময় কৰিব। সৰ্বাত্মক কৌশলগত সহযোগিতা, শক্তিশালী ৰাজনৈতিক, সাংস্কৃতিক, অৰ্থনৈতিক আৰু জনসাধাৰণৰ সৈতে সংযোগৰ দৰে বিষয়বস্তুৰে অধিক আগুৱাই নিয়াৰ উপায় সম্পৰ্কেও তেওঁলোকে আলোচনা কৰিব। ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নেডাৰলেণ্ডছলৈ যাব। ইয়াৰ পাছত তেওঁ ছুইডেনৰ গুটেনবাৰ্গ ভ্ৰমণ কৰিব। নৰৱে ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশগ্ৰহণ কৰিব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰীয়ে ইটালীলৈ যাব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণে বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ চুক্তিৰ লগতে আন সকলো খণ্ডতে ইউৰোপৰ সৈতে ভাৰতৰ অংশীদাৰিত্ব অধিক গভীৰ কৰি তুলিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। দেশত খাদ্যশস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান ভাৰতত খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দৃঢ়তাৰে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাৰ সৈতে যুটীয়াভাৱে ছেহত অৰ্থাৎ ছায়েন্স এক্সিলেন্স ফৰ হেল্থ থ্ৰু এগ্ৰিকালচাৰ ট্ৰান্সফৰমেশ্যন অভিযানৰ শুভাৰম্ভ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। ভাৰতীয় কৃষি গৱেষণা পৰিষদ আই চি এ আৰ আৰু ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ আই চি এম আৰৰ এই যুটীয়া পদক্ষেপৰ শলাগ লৈ মন্ত্ৰী চৌহানে কয় যে এই অভিযানে জনসাধাৰণৰ স্বাস্থ্যসন্মত জীৱনশৈলী গঢ়ি তোলাত বিশেষ সহায় কৰিব। দেশত উৎপাদিত খাদ্য সামগ্ৰীসমূহ জনতাৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতিপূৰ্ণ হোৱাটো নিশ্চিত কৰাই ছেহত অভিযানৰ মূল লক্ষ্য। চৰকাৰে স্বাস্থ্যখণ্ডত সৰ্বাংগীন আৰু প্ৰতিৰোধমূলক দৃষ্টিভংগী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰাৰ লগতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰোগ প্ৰতিৰোধ তথা ৰোগৰ আগতীয়া চিনাক্তকৰণৰ বাবে বিজ্ঞান, নীতি আৰু ৰূপায়ণৰ মাজত সু সমন্বয়ৰ প্ৰয়োজনীয়তাৰ দিশটোত আলোকপাত কৰে। উল্লেখযোগ্য যে ছেহত অভিযানৰ জৰিয়তে কৃষি, পুষ্টি আৰু স্বাস্থ্যখণ্ডক একত্ৰিত কৰি এখন সুস্থ ভাৰত গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। এই অভিযানে বিশেষকৈ 5টা অগ্ৰাধিকাৰপ্ৰাপ্ত ক্ষেত্ৰত বৈজ্ঞানিক উদ্ভাৱনৰ জৰিয়তে পুষ্টিৰ মানদণ্ড উন্নত কৰাৰ লগতে জনস্বাস্থ্য সুৰক্ষিত কৰাৰ দিশত কাম কৰিব। পশ্চিম এছিয়াৰ সাম্প্ৰতিক উত্তেজনাৰ মাজতো দেশত পৰ্যাপ্ত পৰিমাণৰ পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছ মজুত আছে বুলি কেন্দ্ৰীয় চৰকাৰে দেশবাসীক আশ্বস্ত কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন আন্তঃ মন্ত্ৰালয় সংবাদমেলত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই এই বিষয়ে উল্লেখ কৰি কয় যে ঘৰুৱা ব্যৱহাৰৰ বাবে এল পি জি চিলিণ্ডাৰৰ যোগান নিৰৱিচ্ছিন্নভাৱে অব্যাহত আছে আৰু যোৱা 3টা দিনত 1,26,00,000তকৈও অধিক চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানক দোহাৰি তেওঁ জনসাধাৰণক ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ব্যৱহাৰৰ জৰিয়তে ইন্ধন ৰাহি কৰিবলৈ অনুৰোধ জনায়। আনহাতে কৃষকসকলক আশ্বস্ত কৰি ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব অপৰ্ণা শৰ্মাই জনায় যে 2026 বৰ্ষৰ খাৰিফ বতৰৰ বাবে দেশত 51%তকৈ অধিক সাৰ মজুত ৰখা হৈছে। দেশত সাৰৰ যাতে নাটনি নহয় তাৰ বাবে অতিৰিক্ত 97,00,000 মেট্ৰিক টন সাৰৰ যোগান ধৰা হৈছে।
ইপিনে পশ্চিম এছিয়াত কৰ্মৰত ভাৰতীয় নাবিক আৰু নাগৰিকসকলৰ সুৰক্ষা সন্দৰ্ভতো চৰকাৰ

0: চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা সদৰি কৰি বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ে জনাইছে যে বৰ্তমানলৈ 3000ৰো অধিক নাবিকক দেশলৈ নিৰাপদে উভতাই অনা হৈছে। বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমক জনোৱা অনুসৰি ভাৰতীয় জাহাজসমূহৰ সুৰক্ষিত যাতায়াতৰ বাবে ভাৰতে ইৰাণ চৰকাৰৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি ভিডিঅ' কনফাৰেন্সিংযোগে দহৰীঘাট অনৰিহাৰ যাত্ৰীবাহী ৰেল সেৱাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। এই নতুন ৰেল সেৱাই উত্তৰ প্ৰদেশৰ মৌ আৰু গাজিপুৰ জিলাৰ যাত্ৰীসকলক সুলভ, সুৰক্ষিত আৰু আৰামদায়ক যাতায়াতৰ সুবিধা প্ৰদান কৰিব। এই ৰেল সেৱা অতি শীঘ্ৰে বাৰাণসীলৈ সম্প্ৰসাৰণ কৰা হ'ব বুলি ভাষণত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি হিমাচল প্ৰদেশৰ ধৰমশালা ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে। পঞ্জাব কিংছৰ হৈ অৰ্জিত সিং আৰু যশ ঠাকুৰে 2টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংশ আৰিয়াই 56 ৰাণ কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিব। তামিলনাডুত বিধায়িনী দলৰ নেতা নিৰ্বাচনক লৈ AIDMKৰ বিধায়কসকল 2টা গোটত বিভক্ত হোৱা লৈ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ পৰিছে। দেশত খাদ্যশস্যৰ কোনো নাটনি নাই আৰু বৰ্তমান খাদ্যৰ পৰ্যাপ্ত ভাণ্ডাৰ মজুত আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰিটো মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো পুলক বেনাৰ্জীৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক দীপালী বৰা হাজৰিকাৰ কণ্ঠৰেদি গীত।

সাধনা সৰগমৰ কণ্ঠৰ গীতটিৰেই আমাৰ এতিয়াৰ আধুনিক গীতৰ অনুষ্ঠানটি সামৰা হ'ল। পৰৱৰ্তী আধুনিক গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:40। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপেণ্টিচ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি ডি আৰ জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি ই পি আৰ 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱেণ্টিটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 15 মে'। নিয়োগ বাতৰি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
3: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

0: জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰঝাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশা কটায়। মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপমুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। বিজেপিৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 4গৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগবৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত 5জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1,00,000তকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিলোঁ প্ৰায় 12 বছৰ। তাৰপিছত মই পাৰ্টীক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'লোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
0: ইপিনে আজিৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দিনৰ 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমানবন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বতাঘলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষী উপায়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। GITEC লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত।

0: মহাভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে এয়া জ্যোতি প্ৰকাশ দাসৰ কণ্ঠৰ এটি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

নিৰূপমা বড়ো আৰু সহশিল্পীৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে চাৰিগৰাকী মন্ত্ৰীৰ আজি শপতগ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী যোৱা নিশা গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীগৰাকী পোনে পোনে কইনাধৰালৈ যায় আৰু ৰাজ্যিক অতিথিশালাত নিশাটো কটায়।

0: প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতা উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামি, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ'ৰিঅ' কালিয়ে গুৱাহাটীত উপস্থিত হয়। আজিৰ অনুষ্ঠানত বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে কালি কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানো গুৱাহাটীত উপস্থিত হয়। বৰজাৰ বিমানবন্দৰত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
1: কালি কা দিন ফির ঐতিহাসিক দিন হে। লগাতার তীসরি বার ভারতীয় জনতা পার্টি কি সরকার রেকর্ড তোড় বহুমত কে সাথ বনি হে। ইয়ে নরেন্দ্র মোদি জি মে বিশ্বাস কি জিত হে, বিকাশ কি জিত হে, জন কল্যাণ কি জিত হে। আর কংগ্রেস তো অব সাম্প্রদায়িক পার্টি বন কে রহ গই হে। হিমন্তা জি কে নেতৃত্ব মে আসাম নে বিকাশ কিয়া হে আর প্রধানমন্ত্রী কে আশীর্বাদ আর মার্গদর্শন সে অব সুরক্ষিত আসাম আর বিকশিত আসাম, বিকশিত ভারত কে লিয়ে উসকা নির্মাণ হো রহা হে। বহুত বধাই।
0: বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হোৱাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি 4গৰাকী সতীৰ্থ বিধায়কৰ সৈতে খানাপাৰাত শপত গ্ৰহণ কৰিব। ডঃ শৰ্মাই কালি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে বিজেপিৰ ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগে আজি মন্ত্ৰী হিচাপে শপত ল'ব। আনহাতে মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত ল'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পাছত বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
2: হঠাৎ মই দেখা পালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত 5জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি, তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1 লাখতকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিলোঁ প্ৰায় 12 বছৰ, তাৰপিছত মই পাৰ্টীক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টীয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্য ৰাজনীতি কৰিব লাগিব। আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'লোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।
0: NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে খানাপাৰাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰো বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি আজি পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমানবন্দৰলৈ গধুৰ আৰু ধীৰগতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰুট ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপত গ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই প্ৰকাশ কৰিছে। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰিব। এই উদ্দেশ্যে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ আটকধুনীয়াকৈ সজাই তোলা হৈছে। সংসদ ভৱনৰ প্ৰতীকী ৰূপৰ লগতে অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু জনগণৰ জীৱনশৈলীৰ আভাস প্ৰতিফলিত হোৱা খানাপাৰাৰ বিশাল মণ্ডপ আৰু মঞ্চ নিৰ্মাণ কৰিছে ৰাজ আহমেদ আৰু দীপ আহমেদ নামৰ 2 ভাতৃয়ে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত ৰাজ্যৰ বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদৰ 2 পুত্ৰই সজাই তোলা মূল মঞ্চখনত মা কামাখ্যা দেৱালয়, ৰংঘৰ, বটদ্ৰৱা থান আদিৰ আৰ্হিত সজোৱা হৈছে। 3টা বেলেগ বেলেগ মূল বিষয়েৰে প্ৰধান মঞ্চখন গঢ়ি তোলা হৈছে। মূল মঞ্চখন সংসদ ভৱনৰ প্ৰতীকী ৰূপত সজাই কাষৰ আন 2খন মঞ্চত অসম

অসমৰ সংস্কৃতি, সত্ৰ আৰু উৎসৱ পাৰ্বণৰ আভাস দিয়া হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মেত নাকচ কৰিছিল। আজি আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ বা ধাত্ৰী দিৱস। আধুনিক নাৰ্ছিং ব্যৱস্থাৰ প্ৰতিষ্ঠাপক তথা সমাজ সংস্কাৰক ফ্লৰেন্স নাইটিংগেলৰ জন্মদিনটো প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বৰ্ষৰ এই দিৱসৰ মূল বাণী হৈছে আমাৰ নাৰ্ছ আমাৰ ভৱিষ্যত। স্বাস্থ্য ব্যৱস্থাত বিশেষ সেৱা আগবঢ়োৱা নাৰ্ছসকল সমাজৰ অভিন্ন আৰু অবিচ্ছেদ্য অংগ। আজিৰ এই দিৱসত আৰ্ত আৰু ৰোগীয়া লোকসকলক নাৰ্ছসকলে আগবঢ়াই অহা পৰিচৰ্যাৰ বাবে তেওঁলোকলৈ সন্মান জনোৱা হয়। ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱা প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা আগবঢ়াইছে। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে কালিৰে পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে চি টেট .nic.in বা www.cbsc.gov.in ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। জি আই টেক লাভ কৰা তেজপুৰৰ সুস্বাদু লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহান জনোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলনৰ আয়োজন কৰা হৈছে। দিনৰ 11:30 বজাত তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক চাইৰেন বজোৱা হ'ব। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বাজিব। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হ'ব। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক আতংকিত নহবলৈ আহান জনাইছে। গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা বিশিষ্ট লেখিকা ডঃ অঞ্জলি শৰ্মাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 84 বছৰ। তেওঁ সুদীৰ্ঘকাল সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে শিক্ষা আগবঢ়োৱাৰ উপৰি ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ জগতখনৰ সৈতে নিবিড়ভাৱে জড়িত হৈ আছিল। আজি নৱগ্ৰহ শ্মশানত ডঃ অঞ্জলি শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি হিমাচল প্ৰদেশৰ ধৰমশালাত ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে পাঞ্জাব কিংছক 3 উইকেটত পৰাস্ত কৰে। 211 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি দিল্লী কেপিটেলছে 19 অভাৰত 7টা উইকেটৰ বিনিময়ত 216 ৰাণ কৰি বিজয় সাব্যস্ত কৰে। অধিনায়ক অক্ষৰ পেটেলে সৰ্বাধিক 56 ৰাণৰ বৰঙণি আগবঢ়ায়। ডেভিড মিলাৰে 28টা বলত 51 ৰাণ কৰে।
পাঞ্জাব কিংছৰ হৈ অৰ্শদীপ সিং আৰু যশ ঠাকুৰে দুটাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে দিল্লী কেপিটেলছে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত পাঞ্জাব কিংছে নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেটৰ বিনিময়ত 210 ৰাণ সংগ্ৰহ কৰে। শ্ৰেয়াৰ্ছ আয়াৰে দলৰ হৈ সৰ্বাধিক 59 আৰু প্ৰিয়াংশ আৰ্জাই 56 ৰাণ কৰে। দিল্লী কেপিটেলছৰ মিছেল ষ্টাৰ্ক আৰু

0: মাধৱ তিৱাৰীয়ে দুটাকৈ উইকেট দখল কৰে। মাধৱ তিৱাৰীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতে আজি ডঃ হিমন্ত বিশ্ব শৰ্মাই 4 জন মন্ত্ৰীসহ শপত গ্ৰহণ কৰাৰ বাতৰি ভিন ভিন শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰধান বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে এই বাতৰিক প্ৰধানমন্ত্ৰীসহ বহু ভি ভি আই পিৰে ভৰি পৰিছে গুৱাহাটী শিৰোনামেৰে বক্স নিউজ হিচাপে বিস্তৃতভাৱে পৰিৱেশন কৰিছে। দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে এই বাতৰিক 4গৰাকী মন্ত্ৰীৰে সৈতে আজি মুখ্যমন্ত্ৰীৰ শপত, দ্বিতীয়টো কাৰ্যকালৰ বাবে শপত ল'ব ডঃ হিমন্ত বিশ্ব শৰ্মাই শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে শপত গ্ৰহণৰ বাবে নুৰুদ্দিন আহমেদৰ তত্বাৱধানত দুই পুত্ৰই আটক ধুনীয়া মঞ্চ নিৰ্মাণ কৰাৰ বাতৰি, অসমৰ সংস্কৃতি ঐতিহ্য প্ৰতিফলিত কৰাৰ চেষ্টা ৰাজ আৰু দীপৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম শপত গ্ৰহণৰ প্ৰাক্ষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, আৰম্ভ হ'ব বেদখল উচ্ছেদৰ মহাযজ্ঞ। কাকতখনে এলনিনোৰ প্ৰভাৱত এইবাৰ দেশ প্ৰচণ্ড গৰমৰ গ্ৰাসত পৰাৰ সম্ভাৱনাৰ বিষয়ে প্ৰকাশ পোৱা উদ্বেগজনক তথ্যৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে মাথো জনতাইহে ত্যাগ কৰিব কিয়, মোদীৰ আহ্বানত বিৰূপ প্ৰতিক্ৰিয়া শীৰ্ষক বাতৰি প্ৰথম পৃষ্ঠাত অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ বিভিন্ন অঞ্চলত বিহু অনুষ্ঠানৰ মাজতে হোৱা কাজিয়াৰ পৰিণতিত এজন লোক নিহত আৰু কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ বাতৰি প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে তামোলপুৰত মেলেৰিয়াৰ সন্ত্ৰাস, অৰ্ধশতাধিক লোক আক্ৰান্ত হোৱাৰ এটা বাতৰি বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। চৰকাৰে চাহ বাগিচাৰ কৰ্মীসকলৰ দৈনিক মজুৰি অনাগত বছৰসমূহত 500 টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ সংগীতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 22 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু মণিপুৰৰ কোনো কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উদ্যোগপতি, সত্ৰাধিকাৰৰ উপস্থিতিত আজি খানাপাৰাত NDA চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ। ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষ বাছনি। শপত গ্ৰহণ অনুষ্ঠানৰ বাবে হ'বলগীয়া যান জঁট হ্ৰাস কৰিবলৈ কামৰূপ মহানগৰ জিলাত বিশেষ নিৰ্দেশনা। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যাম কানু মহন্তৰ জামিন আবেদনৰ কাইলৈ শুনানি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত খেলত পাঞ্জাব কিংছৰ বিৰুদ্ধে দিল্লী কেপিটেলছৰ 3 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আৰম্ভ কৰা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠত নতুন আশা ছবিৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনো আহক পৰদেশী বাবু ছবিৰ এটি গীত অনুৰাধা পৰৱাল আৰু উদিত নাৰায়ণৰ দ্বৈত কণ্ঠত।

ৰূপালী ঢৌ চিনেমা গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে হেমা সৰদেশাইৰ কণ্ঠত চক দে ছবিৰ এই গীতটি।

ভূপেন হাজৰিকা আৰু অঞ্জুদেৱীৰ কণ্ঠত বনজুই ছবিৰ গীতটি শুনিলে। ৰূপালী ঢৌ চিনেমা গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পুৱা 9:45 আৰু 44 হৈছে। লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

নমস্কাৰ, এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। দিনৰ 11:30 বজাৰ লগে লগে সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। আমাৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত জেনিফাৰ মাৰ্গাৰেট এণ্টনি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, পপি চন্দ আৰু মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, আৰু ষ্টুডিঅ'ত আপোনালোকৰ সৈতে মই অনামিকা বৰদলৈ বৰুৱা। নিবেদন কৰা হৈছে গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে হাছিনা হাজৰিকাৰ কণ্ঠৰ এটি গীত, পদূলি মুখত মোৰ সিঁচি গলা মৰমৰ ফুল। গীতৰ কথা সতীশ দাসৰ, প্ৰযোজনা জিতেন দেৱৰ।

হাসিনা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনো আহক গীতা হাতীকাকুতিৰ গীতৰ ৰচনাৰে সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, প্ৰযোজনা অসীম হাজৰিকাৰ।

সমৰ হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। গীতি মালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী জ্যোতিকা চৌধুৰী, গীত লিখিছে কৰবী ডেকাৰ হাজৰিকাই, প্ৰযোজনা খগেন মহন্তৰ।

জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ গীতটি শুনিলে। এবাৰ শুনক তৌফিক আহমেদৰ কণ্ঠত সুধীৰ দাসৰ গীতৰ কথা আৰু প্ৰযোজনাৰে এটি গীত।

তৌফিক আহমেদৰ কণ্ঠত গীতটি শুনিলে। গীতৰ কথা আছিল সুধীৰ দাসৰ, গীতি মালিকাৰ গীত। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো তৃষাৰাণী শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতিকাৰ তৰুণ শৰ্মা, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-3166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3166944।

প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব পালিতা নাথৰ লোকগীত। পিয়াসী সেনগুপ্তাৰ দ্বাৰা পৰিৱেশিত ভজন শুনিবলৈ পাব 6:30।

7:20 নিবেদন কৰা হ'ব শুৱালকুছিৰ বয়ন শিল্প শীৰ্ষক এখনি আলেখ্য। আলেখ্যখনি যুগুতাই আগবঢ়াব ঝৰণা ভৰালী আৰু ভাৰ্গৱ কলিতাই। একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:50। আজিৰ ছবি খেল দ্য গেম। 8:05 নিবেদন কৰা হ'ব গীতাঞ্জলি শৰ্মা আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

শ্ৰোতাসকল, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 আৰম্ভ কৰা হ'ব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। ৬:10 নিবেদন কৰা হ'ব ভজন। খেয়াল শুনিবলৈ পাব 6:30। 7:20 নিবেদন কৰা হ'ব বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আধুনিক গীত নিবেদন কৰা হ'ব 7:55। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে চাৰুগোহাঁই আৰু শান্তাউজীৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো চাৰুগোহাঁইৰ কণ্ঠৰ দুটি সুমধুৰ গীত।

ছাৰগোহাঁয়ে। বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ অৱস্থাত থাকোঁতেই তেওঁ সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰিছিল আৰু তেতিয়াই 1979 চনত গুৱাহাটীৰ আকাশবাণী কেন্দ্ৰৰ সংগীত শিল্পী হিচাপে স্বীকৃতি লাভ কৰে। শ্ৰোতাসকল, শুনোচোন আহক ছাৰগোহাঁয়ৰ কণ্ঠতে অন্য দুটি সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। ইমান পৰে শ্ৰোতাসকলে চাৰুগোহাঁইৰ কণ্ঠৰ সুমধুৰ গীত শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শান্তাউজীৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীত।

শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো শান্তা উজীৰ কণ্ঠতে অন্য দুটি সুমধুৰ গীত।

ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1865টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29, প্ৰাৰ্থী স্নাতক হ'ব লাগিব, বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানী দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ গ্ৰেড বি, জেনেৰেল 40টা পদ, প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, DEPR 10টা পদ, প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, DSIM 10টা পদ, প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল

statistics, applied statistics, quantitative economics, econometrics, ba informations bikhayot master's degree thoka hobo lagibo. Pothomohor dormohar nirik mahe 78450 tokar pora 141600 taka loi logot oindanno banos thakibo. বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে আবেদনৰ শেষ তাৰিখ 20 মে কৰ্মচাৰী চয়ন আয়োগে 731টা ষ্টেনোগ্ৰাফাৰ গ্ৰেড চি আৰু গ্ৰেড ডি পদৰ বাবে আবেদন বিচাৰিছে প্ৰাৰ্থী উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব প্ৰাৰ্থীৰ বয়স গ্ৰেড চি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব আৰু গ্ৰেড ডি পদৰ ক্ষেত্ৰত 18 বছৰৰ পৰা 27 বছৰৰ ভিতৰত হ'ব লাগিব বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ssc.gov.in এই ৱেবছাইট চাব পাৰে আবেদনৰ শেষ তাৰিখ 15 মে শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: পঢ়িম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
3: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

শ্ৰোতাসকল, কাইলৈ যুৱবাণী যোগে 7:20 নিবেদন কৰা হ'ব বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। অনুষ্ঠানটিত উপস্থিত থাকিব শ্যাম চৌধুৰী, অনুষ্ঠানটিৰ প্ৰযোজনা শ্ৰুতি ডেকাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ, বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰ দল অগপৰ অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ, যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 বাতিল, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে নিৰুপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ
1: কৰোৱায়। ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত, অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু আইন অনুসাৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
0: ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 4গৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়ে আজি মন্ত্ৰী হিচাপে শপত লয়।
2: মই ৰামেশ্বৰ তেলী ঈশ্বৰৰ নামত শপত লওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু অনুগত্য পোষণ কৰিম। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম। মই অসমৰ

0: এগৰাকী মন্ত্ৰী হিচাপে মোৰ কৰ্তব্য বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তকৰণেৰে সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিখেদ নোহোৱাকৈ সংবিধানৰ আৰু আইন অনুসৰে সকলো শ্ৰেণীৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম।
1: মিত্ৰদল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইতিমধ্যে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, মণিপুৰৰ মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিং, ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ৰ উপৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী, উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ ভালেসংখ্যক জ্যেষ্ঠ নেতাই অংশ লয়। অনুষ্ঠানত আমেৰিকাৰ ৰাষ্ট্ৰদূত ছাৰ্জিঅ' গোৰৰ উপৰি কেইবাখনো ৰাষ্ট্ৰৰ প্ৰতিনিধি, বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, সত্ৰাধিকাৰ, দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মন্ত্ৰীসভা শীঘ্ৰে সম্প্ৰসাৰণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিছে। সভাপতি শ্ৰীশইকীয়াই কয় যে 21 মে'ৰ পৰা হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশনত নতুন মন্ত্ৰীসকলে শপত গ্ৰহণ কৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ সৈতে আলোচনা চলি আছে বুলিও তেওঁ প্ৰকাশ কৰে।
2: মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সোনকালে হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আমাৰ যি কিছু কথা বতৰা হৈছে, যিহেতু গোটেই কথাবিলাক আমাৰ এটা কালেক্টিভলি হয়, গতিকে নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা চৰ্চাখিনি কৰোঁতে য'ত যেনেধৰণে আলোচনা কৰিব লাগে নিশ্চয় কৰিব। বোধহয় 21 তাৰিখৰ পৰা বিধানসভাৰ অধিৱেশনো হ'ব, গতিকে 21 তাৰিখৰ পৰা শপত গ্ৰহণ পৰ্ব আছে, বিধায়কসকলৰ অধ্যক্ষ নিৰ্বাচনৰ কথা আছে, গোটেইখিনি সোনকালে হৈ যাব।
1: ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এ যোৱা 3 মে'ত অনুষ্ঠিত নীট ইউ জি 2026 বাতিল কৰিছে। সামাজিক মাধ্যমযোগে সংস্থাটোৰ সূত্ৰই কয় যে ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষা ব্যৱস্থাটোৰ প্ৰতি আস্থা বৰ্তাই ৰাখিবলৈ এই সিদ্ধান্ত লোৱা হৈছে। এই পৰীক্ষাত প্ৰশ্নকাকত ফাদিলৰ অভিযোগৰ বিস্তৃত তদন্তৰ বাবে বিষয়টো কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইলৈ প্ৰেৰণৰো সিদ্ধান্ত লোৱা হয়। এন টি এৰ সূত্ৰই প্ৰকাশ কৰা মতে তদন্তকাৰী সংস্থাটোক বিষয়টো তদন্ত কৰাৰ বাবে প্ৰয়োজনীয় সকলো নথি আগবঢ়াই সহায় কৰা হ'ব। এন টি এ অন্যান্য কেন্দ্ৰীয় সংস্থা আৰু বিধি বলবৎকাৰী সংস্থাসমূহৰ তদন্তত লাভ কৰা সমলসমূহ চালি জাৰি চাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। সংস্থাটোৱে প্ৰকাশ কৰা মতে পুনৰ নিৰ্ধাৰণ কৰা তাৰিখত এই পৰীক্ষা অনুষ্ঠিত হ'ব। পঞ্জীয়ন আৰু শিক্ষাৰ্থীৰ তথ্যৰ লগতে 2026 চনৰ এই পৰীক্ষাৰ বাবে নিৰ্বাচিত কেন্দ্ৰসমূহ অপৰিৱৰ্তিত হৈ থাকিব বুলি সংস্থাটোৱে প্ৰকাশ কৰে। তদুপৰি নতুনকৈ কোনো মাচুল আৰু পঞ্জীয়নৰ প্ৰয়োজন নহ'ব বুলি সংস্থাটোৱে স্পষ্ট কৰি দিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱসৰ সৈতে সংগতি ৰাখি নাৰ্ছিং ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে আজি নাৰ্ছসকলক এই সন্মান প্ৰদান কৰা হয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণপত্ৰ, 1 লাখ টকাৰ নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। ইপিনে আজি আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰোগী পৰিচৰ্যাৰ বাবে স্বাৰ্থহীনভাৱে সেৱা আগবঢ়োৱাৰ প্ৰতিগৰাকী ধাত্ৰীলৈ শুভেচ্ছা জনায়। অনাগত সময়ত ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিকাশৰ সমান্তৰালকৈ প্ৰতিগৰাকী চিকিৎসক আৰু নাৰ্ছৰ বাবে উন্নত সুবিধা সৃষ্টি কৰিবলৈ নতুন চৰকাৰে চেষ্টা অব্যাহত ৰাখিব বুলি তেওঁ প্ৰকাশ কৰে। দৰং জিলাৰ মঙলদৈৰ জি এন এম পৰীক্ষণ কেন্দ্ৰত সপ্তাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আন্তৰ্জাতিক ধাতৃ দিৱসৰ আজি সামৰণি পৰে। এই দিৱস উপলক্ষে শিক্ষানুষ্ঠানখনৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন খেল ধেমালি, সাহিত্য, সংস্কৃতি আৰু হস্তকলাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিৱসৰ সৈতে সংগতি ৰাখি প্ৰতিষ্ঠানখনৰ ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰা হয়। নলবাৰী নাৰ্ছিং কলেজৰ উদ্যোগতো আজি দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস পালন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানৰ আৰম্ভণিতে ফ্লৰেন্স নাইটিংগেল আৰু শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। দিৱসৰ সৈতে সংগতি ৰাখি নলবাৰী নাৰ্ছিং কলেজৰ চলিত বৰ্ষৰ মুখপত্ৰ প্ৰয়াস উন্মোচন কৰা হয়। কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক সঞ্জীৱ

0: স্বামীয়ে মুখপত্ৰখন উন্মোচন কৰে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই জামিনৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰা হ'ব। বৰ্তমান বাক্সা জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্তজনৰ জামিন আবেদন কালি তেওঁৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত দাখিল কৰাৰ পাছত আবেদনৰ শুনানি ন্যায়াধীশ পাৰ্থজ্যোতি শইকীয়াৰ বিচাৰপীঠত তালিকাভুক্ত কৰা হৈছে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে গোচৰটোৰ আন এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত শোণিতপুৰ জিলাত আজি AIR ৰেইড অনুশীলন কৰা হয়। তেজপুৰৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ সমীপত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য শাখাৰ কাষত 2 মিনিটৰ বাবে বিপদ সংকেতৰ আখৰামূলক চাইৰেন বজোৱা হয়। ইয়াৰ কিছু সময়ৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ প্ৰতীক হিচাপে পুনৰ একেৰাহে 2 মিনিটৰ বাবে বিপদমুক্ত সংকেত বজোৱা হয়। ইয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা উদ্ধাৰ কাৰ্যৰো আৰম্ভণি কৰা হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটো আখৰা হিচাপেহে আয়োজন কৰাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসন ৰাইজক আতংকিত নহবলৈ আহ্বান জনায়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কিশোৰীসকলক জৰায়ুমুখৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়াৰ বাবে আৰম্ভ কৰা HPV প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ধুবুৰী জিলাতো অব্যাহত আছে। যোৱা 17 মাৰ্চৰ পৰা চলি থকা এই প্ৰতিষেধক কাৰ্যসূচীৰ অধীনত আজি পৰ্যন্ত 1,150 গৰাকী কিশোৰীক প্ৰতিষেধক দিয়া হৈছে। জিলাখনত 13,007 গৰাকী কিশোৰীক এই প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। এই প্ৰক্ৰিয়া অহা জুনলৈকে চলি থাকিব বুলি ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ জিলা প্ৰতিষেধক বিষয়াই প্ৰকাশ কৰিছে। GI টেগ লাভ কৰা তেজপুৰৰ বিখ্যাত লিচুৰ বিষয়ে প্ৰচাৰৰ উদ্দেশ্যে অহা 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে দ্বিতীয় তেজপুৰ লিচু মহোৎসৱৰ আয়োজন কৰা হৈছে। স্থানীয় একাংশ যুৱ উদ্যোগী আৰু লিচু খেতিয়কৰ তৎপৰতা তথা কৃষি বিষয়া আৰু পৰ্যটন বিভাগৰ সহযোগত বিগত বৰ্ষৰ প্ৰথম লিচু মহোৎসৱৰ সফলতাৰ পাছত ইয়াৰ দ্বিতীয় বাৰ্ষিক মহোৎসৱ তেজপুৰ জিলা পুথিভঁৰাল প্ৰাংগণত আয়োজন কৰিবলৈ লোৱা হৈছে। এপেডাই সহযোগী হিচাপে অংশগ্ৰহণ কৰিবলগীয়া এই বৰ্ষৰ লিচু উৎসৱত শিক্ষাৰ্থীসকলৰ অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজনৰো সিদ্ধান্ত লোৱা হৈছে। লগতে লিচুৰ বাগিচা ভ্ৰমণ, ইয়াৰ প্ৰক্ৰিয়াজাত সামগ্ৰীৰ প্ৰদৰ্শনী তথা বিক্ৰী, বাগিচাৰ পৰাই কৃষকৰ পৰা পোনপটীয়াকৈ সতেজ লিচু ক্ৰয় আদিৰ সুবিধাও এই দুদিনীয়া কাৰ্যসূচীত সন্নিৱিষ্ট থাকিব। এই মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনোৱা হ'ব বুলিও আয়োজকসকলে জানিবলৈ দিছে। অৰুণিমা গোস্বামীৰ পৰা।
1: বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঁইৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। 2021 চনৰ আজিৰ দিনটোতে দেহাৱসান ঘটা বিশিষ্ট চিন্তাবিদগৰাকীয়ে সাহিত্য আৰু সাংবাদিকতাৰ ক্ষেত্ৰত নিজৰ লেখা আৰু আদৰ্শৰে অন্য মাত্ৰা প্ৰদান কৰিছিল। অসমত গ্ৰন্থ আন্দোলনৰ অন্যতম হোতা বৰগোহাঁইয়ে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে জনসাধাৰণক উৎসাহিত কৰিছিল। কমেও 11খন উপন্যাস, গল্প সংকলন, আত্মজীৱনীমূলক গ্ৰন্থ, প্ৰবন্ধ সংকলন আৰু ভিন্ন স্বাদৰ লেখাৰে কাকত আলোচনীত তেওঁ পঢ়ুৱৈক চিন্তাৰ খোৰাক দিছিল। অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, অসম উপত্যকা সাহিত্য বঁটাৰে সন্মানিত কৰা বৰগোহাঁইক 1978 চনত পিতা পুত্ৰ নামৰ উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছিল। 2001 আৰু 2002 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশিষ্ট সাহিত্যিকগৰাকীৰ পুণ্যতিথিত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত বৰগোহাঁইৰ প্ৰজ্ঞা, সাহসী চিন্তা আৰু সাহিত্য সাধনাই সদায় পোহৰৰ বাট দেখুৱাই আহিছে বুলি মন্তব্য কৰে। তেওঁৰ কলমে অসমীয়া সমাজক নতুন চিন্তা আৰু দিক নিৰ্দেশ কৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়া ভাষা, সাহিত্য তথা সংবাদ জগতৰ অম্লান ব্যক্তিত্ব হোমেন বৰগোহাঁইৰ স্মৃতি দিৱসত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সাহিত্য তথা সংবাদ সেৱাৰ মাধ্যমেৰে সমাজক নতুন চিন্তাৰ খোৰাক দিয়া এইজন পুৰোধা সদায়ে সমাজ জীৱনৰ আদৰ্শ হৈ থাকিব বুলিও তেওঁ মত প্ৰকাশ কৰে। গুৱাহাটীৰ এটা শৈক্ষিক ন্যাসে দক্ষিণ পূব এছিয়া মাধৱকুণ্ডলী ৰামায়ণ মিলন সভাৰ উদ্যোগত ইণ্ডিজিনিয়াছ ৰামা ৰিচাৰ্চ ফাউণ্ডেশ্যনছ আৰু উত্তৰ পূব ভাৰতীয় ৰামায়ণ প্ৰাৰ্থনা সমাজৰ সহযোগত অহা 7 জুনত গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানৰ আয়োজন কৰিছে। দ্বিতীয় ৰাষ্ট্ৰীয় অযোধ্যানন্দন জন্মোৎসৱ 2026 গুৱাহাটীৰ উদ্যোগত এই উপলক্ষে বঁটা আৰু সন্মান প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পাঞ্জাবাৰীৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিলৈ 7টা শিতানত বঁটা আগবঢ়োৱা হ'ব। বতৰ ভিত্তিক কৃষি বিজ্ঞান পৰামৰ্শ সেৱা আৰু দুৰ্যোগ প্ৰস্তুতি ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল পদক্ষেপ লৈছে। শোণিতপুৰ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত এখন বিজ্ঞপ্তিযোগে কৃষক তথা সৰ্বসাধাৰণ ৰাইজক অৱগত কৰিছে। বতৰৰ আগজননী আৰু কৃষি কাৰ্যৰ সুবিধাৰ বাবে মুকলি কৰা এই নতুন ডিজিটেল মঞ্চসমূহ মূলতঃ স্থান নিৰ্দিষ্ট বতৰৰ পূৰ্বাভাস আৰু শস্য সম্পৰ্কীয় পৰামৰ্শৰ বাবে তৈয়াৰ কৰা হৈছে। এই পদক্ষেপসমূহৰ জৰিয়তে তৃণমূল পৰ্যায়ত বতৰ সম্পৰ্কীয় পৰামৰ্শসমূহ মানুহৰ গুণগত মান শুদ্ধতা আৰু ব্যৱহাৰযোগ্যতা বৃদ্ধি কৰাৰ লগতে জলবায়ু

স্থিতিস্থাপক কৃষি পদ্ধতিক উৎসাহিত কৰাৰ লক্ষ্য লোৱা হৈছে। যোৰহাট খণ্ড উন্নয়ন কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ সহযোগত আজি লিচুবাৰীত বিশেষ চাফাই অভিযান চলোৱা হয়। এই অভিযানত যাতায়াতত বাধাৰ সৃষ্টি কৰা বিভিন্ন সামগ্ৰী তথা জাবৰ জোঁথৰ পৰিষ্কাৰ কৰা হয়। পথটো পৰিষ্কাৰ কৰি জনসাধাৰণৰ যাতায়াত সুগম কৰি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। শিশু আৰু কিশোৰ শ্ৰমিক নিষেধ আৰু নিয়ন্ত্ৰণ আইনৰ অধীনত গঠিত জিলা পৰ্যায়ৰ কৰ্মবাহিনী সমিতিৰ এখন বৈঠক আজি শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। অতিৰিক্ত জিলা আয়ুক্ত গৌৰীপ্ৰিয়া দেউৰীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত শিশু আৰু কিশোৰ শ্ৰমিক আইনৰ আওতাত থকা বিভিন্ন বিষয় আলোচনা কৰা হয়। কবি শিশু সাহিত্যিক জোনমণি দাসৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। সম্প্ৰতি সময়ৰ জনপ্ৰিয় তথা বলিষ্ঠ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা দাসক কালি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও আজি পুৱা তেওঁৰ মৃত্যু হয়। কবিগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চিকিৎসালয়খনত তেওঁৰ অনেক গুণমুগ্ধই ভিৰ কৰে আৰু তেওঁলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। শিৱসাগৰৰ তিনি নম্বৰ ৱাৰ্ডত থকা দাসৰ বাসগৃহতো বহু গুণমুগ্ধই কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ। বিজেপিৰ ৰামেশ্বৰ তেলী, অজন্তা নেওগ, মিত্ৰদল অগপৰ অতুল বৰা আৰু BPFৰ চৰণ বড়োৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ। যোৱা 3 মে'ত অনুষ্ঠিত নীট UG 2026 বাতিল। দেশৰ অন্যান্য অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় ধাতৃ দিৱস উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

0: Meanwhile, Niti Aayog member Rajiv Gauba said, in order to establish the structural foundation for India's future economy, the government has enhanced our connectivity via PM Gati Shakti, broadened highways and developed the Vande Bharat rail network. He added that the country must seize this moment to ensure India remains on this trajectory of bright and resilient growth. The Central Bureau of Investigation, CBI, has registered a case in connection with an alleged paper leak in the conduct of the National Eligibility Cum Entrance Test, NEET UG 2026. The agency has registered the case based on a written complaint received from Department of Higher Education, Ministry of Education. The government today said those who are involved in the alleged NEET UG paper leak incident will be nabbed and jailed so that the future of students are not adversely impacted. Addressing a press conference on NEET exam cancellation in New Delhi, DG National Testing Agency Abhishek Singh said that the agency will refund the amount of NEET UG examination fees to students. He said NTA will conduct a re-exam for students and it will be done in a fair manner and no additional fee will be charged for the re-exam. Chief Justice of India Suryakant has announced to constitute a high-powered committee headed by Supreme Court Justice Arvind Kumar to prepare a blueprint for the modernization of courts across the country and secure a government allocation of 40 to 50,000 crore rupees for the purpose. The Judicial Infrastructure Advisory Committee will address infrastructural deficiencies in courts. Department of School Education and Literacy Secretary Sanjay Kumar has said that NCERT and CBSE have jointly introduced a new curriculum on computational thinking and artificial intelligence for students from class 3 to 8. Speaking on the initiative, Mr. Kumar said the curriculum has already been rolled out. And in IPL cricket, Gujarat Titans will take on Sunrisers Hyderabad in Ahmedabad today at 7:30 p.m. And that is the end of this news bulletin.
1: Ea Akahbani. Battery khuti studio moi Boroha Horma. Etiar pradhan battery khumuhul. প্রধানমন্ত্রী নরেন্দ্র মোদীর উপস্থিতি ডক্টর হিমন্ত বিশ্ব শর্মায় আজি অসমৰ মুখ্যমন্ত্রী হিচাপে শপথ গ্রহণ করে প্রধানমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাক অভিনন্দন জনাইছে গৃহমন্ত্রী অমিত শাহে কৈছে যে নরেন্দ্র মোদী সরকারে সাইবার সুরক্ষিত ভারত গঢ়ার বাবে অবিরতভাবে কাম করে আছে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে আজি রাষ্ট্রপতি ভবনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নার্সক রাষ্ট্রীয় ফ্লোরেন্স নাইটিংগেল সম্মান 2026 প্রদান করে ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীৰ বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত ফণ্টেখমৰ পাছতে গুজৰাট টাইটান্স ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে অসমৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শর্মাক অভিনন্দন জনাইছে সামাজিক মাধ্যমৰ এটা পোষ্টত শ্রীমোদীয়ে ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাই ৰাজ্যখনত একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ কথা উল্লেখ কৰে তেওঁ ডক্টৰ হিমন্ত বিশ্ব শর্মাক এগৰাকী দক্ষ প্রশাসক বুলি অভিহিত কৰি ৰাজ্যখনৰ প্ৰশাসনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰে প্ৰধানমন্ত্রীয়ে লগতে ৰামেশ্বৰ তেলী অতুল বৰা চৰণ বড়ো আৰু অজন্তা নেওগক মন্ত্ৰীসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জনায় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনেও ৰাজমেশ্বৰ তেলী অতুল বৰা চৰণ বড়ো আৰু অজন্তা নেওগক অভিনন্দন জনায় সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে বিপুল ভোটত বিজেপিক জয়যুক্ত কৰাটোৱে উন্নয়নৰ ৰাজনীতিত জনসাধাৰণৰ দৃঢ় বিশ্বাসকে প্ৰতিফলিত কৰিছে তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসম উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ ইঞ্জিনৰূপে পৰিগণিত হৈছে তেওঁ কয় যে যোগাযোগ শান্তি আৰু সাংস্কৃতিক স্বকীয়তা সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপে ৰাজ্যখনক বিকাশৰ ক্ষেত্ৰত নতুন পৰিচয় দিছে শ্ৰীনবীনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বই চৰকাৰখনে বিকশিত অসম আৰু বিকশিত ভাৰত গঢ়াৰ লক্ষ্যৰে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। খানাপাৰাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। ডঃ হিমন্ত বিশ্ব

শৰ্মাৰ চাৰিগৰাকী সতীৰ্থ বিধায়কেও আজি খানাপাৰাত শপত গ্ৰহণ কৰে। বিজেপিৰ অজন্তা নেওগ আৰু ৰামেশ্বৰ তেলীয়া আজি মন্ত্ৰী হিচাপে শপত লয়। মিত্ৰ দল অগপৰ পৰা দলটোৰ সভাপতি অতুল বৰা আৰু বি পি এফৰ পৰা চৰণ বড়োৱে আজি মন্ত্ৰী হিচাপে শপত লয়। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব ল'ব বুলি ডঃ শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান, জ্যোতিৰাদিত্য সিন্ধিয়া, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। চাইবাৰ অপৰাধত উদগনি যোগোৱাৰ ক্ষেত্ৰত অবৈধ একাউণ্টসমূহ গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি তেওঁ উল্লেখ কৰে। ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰই আজি ৰিজাৰ্ভ বেংক ইনগ্ৰেশ্যন হাবৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। বেংকিং আৰু ডিজিটেল ধনাদায় ব্যৱস্থাটো অবৈধ একাউণ্ট আৰু বিত্তীয় জালিয়াতি ৰোধ কৰাৰ বাবে এটা শক্তিশালী ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই বুজাবুজিৰ চুক্তি কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। নাৰ্ছিং ক্ষেত্ৰখনত আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে নাৰ্ছসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। এই সন্মানীয় পুৰস্কাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে স্বায়ত্তশাসিত অঞ্চলসমূহ তথা স্বেচ্ছাসেৱী সংগঠনৰ পঞ্জীয়নভুক্ত নাৰ্ছসকলক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। এই সন্মানৰ লগত এখন প্ৰমাণ পত্ৰ, 1,00,000 নগদ ধন আৰু এটা স্মাৰক প্ৰদান কৰা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাও যাদৱ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। 1973 চনত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল পুৰস্কাৰৰ সূচনা কৰে। সমাজলৈ নাৰ্ছসকলে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে নাৰ্ছিং খণ্ডত সেৱা আগবঢ়াই অহা কৰ্মীসকলক এই সন্মান প্ৰদান কৰি অহা হৈছে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে। এই ব্যৱস্থাই দেশৰ বিভিন্ন প্ৰান্তত মৌচুমী জলবায়ুৰ আগজাননী আৰু উত্তৰ প্ৰদেশৰ বাবে উচ্চস্তৰীয় বৰষুণৰ পূৰ্বানুমানক পাইলট সেৱা হিচাপে সামৰি লৈছে। নতুন বিকশাই তোলা এই ব্যৱস্থাই বতৰৰ আগজাননী সামৰ্থক অধিক শক্তিশালী কৰাৰ লগতে কৃষি, দুৰ্যোগ ব্যৱস্থাপনা আৰু ৰাজহুৱা সেৱাখণ্ডক উপকৃত কৰিব। এই উপলক্ষে দিয়া ভাষণত ডঃ সিঙে কয় যে বতৰৰ আগজাননীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে এই ব্যৱস্থাকেইটাৰ সৈতে কৃত্ৰিম বুদ্ধিমত্তাক সংযোগ কৰা হৈছে। এই ব্যৱস্থাৰ গুৰুতৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতত হোৱা মুঠ বৰষুণৰ প্ৰায় 70-80% প্ৰায়ে অনিশ্চিত হোৱা দেখা যায়। ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ডঃ এম ৰবিশংকৰ আৰু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালক প্ৰধান ডঃ এম মহাপাত্ৰও এই অনুষ্ঠানত উপস্থিত থাকে। শিক্ষাৰ্থীসকলৰ ভৱিষ্যতত যাতে কোনো ধৰণৰ বিৰূপ প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখি নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ লগত জড়িতসকলক কৰায়ত্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি চৰকাৰে প্ৰকাশ কৰিছে। নীট ইউ জিৰ পৰীক্ষাৰ বাতিল সম্পৰ্কত নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা চমুকৈ এন টি এৰ সঞ্চালক প্ৰধান অভিষেক সিঙে কয় যে সংস্থাটোৱে পৰীক্ষাৰ মাচুল শিক্ষাৰ্থীসকলক ঘূৰাই দিব। তেওঁ কয় যে সংস্থাটোৱে এটা নতুন তাৰিখত এই পৰীক্ষা অনুষ্ঠিত কৰিব আৰু ইয়াৰ বাবে শিক্ষাৰ্থীসকলে কোনো ধৰণৰ অতিৰিক্ত মাচুল দিব নালাগে। বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব সঞ্জয় কুমাৰে এন চি ই আৰ টি আৰু চি বি এছ ই যুটীয়াভাৱে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কম্পিউটাৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে বুলি প্ৰকাশ কৰিছে। শ্ৰীকুমাৰে কয় যে গ্ৰীষ্মকালীন বিৰতিৰ সময়ত শিক্ষকসকলক এই বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব আৰু গ্ৰীষ্মবন্ধ খোলাৰ পাছত এই বিষয়সমূহ বিদ্যালয়ত আৰম্ভ কৰা হ'ব। তেওঁ লগতে কয় যে এন চি ই আৰ টিয়ে নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰি উলিয়াইছে। কৰ্মচাৰী ৰাজহুৱা ওজৰ আপত্তি আৰু পেঞ্চন মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া 16 পেঞ্চন আদালতত অধ্যক্ষতা কৰিব।
37টা মন্ত্ৰালয় আৰু বিভাগৰ দীৰ্ঘদিন ধৰি অমীমাংসিত হৈ থকা 985টা গোচৰ কাইলৈ নিষ্পত্তি কৰা হ'ব। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে প্ৰকাশ কৰা মতে পেঞ্চন উজৰাপত্তি সম্পৰ্কীয় জটিল আৰু দীৰ্ঘদিনীয়া গোচৰসমূহ নিষ্পত্তি

0: বাবে এই আদালত ফলপ্ৰসূ মঞ্চ হিচাপে পৰিগণিত হৈছে। এতিয়ালৈকে অনুষ্ঠিত হোৱা 15খন পেঞ্চন আদালতত প্ৰায় 28,000 গোচৰ উত্থাপন কৰা হৈছে আৰু ইয়াৰে 20,000 গোচৰ এই আদালতত নিষ্পত্তি কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খন্তি সময় পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ছানৰাইজাৰ্ছ হায়দৰাবাদে গুজৰাট টাইটানছক বেটিঙৰ বাবে আমন্ত্ৰণ জনায়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি চিলি গণৰাজ্যৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফ্ৰান্সিস্কো পেৰেজ মাককেনাৰ লগতে দেশখনৰ প্ৰতিনিধিমণ্ডলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ কয় যে এই বৈঠকত দুয়োগৰাকী নেতাই ভাৰত চিলি ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি সম্পৰ্কীয় আলোচনাৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে। এই আলোচনাত উভয় দেশৰ মাজত বাণিজ্যিক সম্পৰ্ক দৃঢ় কৰাৰ লগতে বিনিয়োগ আৰু কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ দৰে বিষয়েও স্থান পায়। চিলিৰ সৈতে থকা ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা দোহাৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিকাশ আৰু সমৃদ্ধিৰ বাবে অৰ্থনৈতিক সহযোগিতা আৰু জনসাধাৰণৰ সৈতে জনসাধাৰণৰ সম্পৰ্ক বৃদ্ধি কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিনন্দন জনাইছে। গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে চাইবাৰ সুৰক্ষিত ভাৰত গঢ়াৰ বাবে অবিৰতভাৱে কাম কৰি আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত 15গৰাকী নাৰ্ছক ৰাষ্ট্ৰীয় ফ্লৰেন্স নাইটিংগেল সন্মান 2026 প্ৰদান কৰে। ধৰিত্ৰী বিজ্ঞান ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত বতৰৰ আগজাননী দিব পৰা দুটা ব্যৱস্থা মুকলি কৰে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত খন্তি সময়ৰ পাছতে গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো শুৱালকুছিৰ বয়ন শিল্প শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য। আলেখ্যখনি যুগুতাই আগবঢ়াইছে ঝৰণা ভৰালী আৰু ভাৰ্গৱ কলিতায়।

0: গা ধুই আইদেৱে মাকক সুধিলে, কি সাজ পিন্ধিব পাইহে? ছাঁতে শুকোৱা মুঠিতে লুকোৱা সেই সাজ পিন্ধিব পাইহে।
1: অসমৰ সাংস্কৃতিক ঐতিহ্যৰ ইতিহাসত একাধাৰে সৌন্দৰ্য, পৰম্পৰা, পৰিশ্ৰম আৰু আত্মমৰ্যাদাৰ প্ৰতীক হিচাপে স্থান লাভ কৰা শিল্পবিধেই হ'ল শুৱালকুছিৰ বয়ন শিল্প। অসমৰ মানচেষ্টাৰ নামে খ্যাত এই ঠাইতে প্ৰতিভাত হয় অসমীয়া জাতীয় জীৱনৰ ৰঙীন সপোন, সৃষ্টিশীলতা আৰু শিল্পবোধৰ এক জীৱন্ত দাপোন।
0: লুইতৰ দাঁতিত অৱস্থিত এই তাঁতৰ নগৰীয়ে যুগে যুগে অসমীয়া বয়ন শিল্পক বিশ্বৰ দৰবাৰত এক বিশেষ মৰ্যাদা প্ৰদান কৰি আহিছে। শুৱালকুছিৰ প্ৰতিখন ঘৰেই যেন একোখন ক্ষুদ্ৰ শিল্পালয়, তেওঁলোকৰ চোতালত গুঞ্জৰিত হৈ থকা তাঁতৰ শব্দতে লুকাই থাকে মাতৃৰ স্নেহ, শিল্পীৰ ধৈৰ্য আৰু অসমীয়াৰ ঐতিহ্যৰ চিৰ উজ্জ্বল ইতিহাস। বিশুদ্ধ পাট মুগাৰে অসমৰ সংস্কৃতিৰ লগত হাড়ে হিমজুৱে জড়িত বিভিন্ন বস্ত্ৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগত অনাদিকালৰ পৰাই বয়ন হৈ আহিছে। শুৱালকুছিৰ এই বস্ত্ৰ উদ্যোগটোৰ বিষয়ে কিছু অধ্যয়ন কৰাৰ মানসেৰে মই ভাৰ্গৱ কলিতা
1: আৰু মই ঝৰণা ভৰালী উপস্থিত হৈছিলোঁ গৈ বস্ত্ৰনগৰী শুৱালকুছিত।

কৌটিল্যৰ পুথিত প্ৰাচীন কামৰূপৰ সৌবৰ্ণকুণ্ডত পত্ৰনা, দুকুল আৰু খৌম বস্ত্ৰ উৎপন্ন হয় বুলি উল্লেখ আছে। বুৰঞ্জীবিদ

0: বিৰিঞ্চি কুমাৰ বৰুৱা, প্ৰতাপ চন্দ্ৰ চৌধুৰী আদিৰ মতে অৰ্থশাস্ত্ৰত উল্লেখ থকা দুকুল হ'ল মুগা, খৌম হ'ল এৰি আৰু পত্ৰুৰ্ণা মানে পাত। কৌটিল্যৰ পুথিৰ বৰ্ণনা অনুসৰি মুগা বস্ত্ৰ সূৰ্যৰ ৰঙৰ দৰে ৰঙচুৱা আৰু মণিৰ দৰে নিমজ। অৰ্থশাস্ত্ৰত বৰ্ণিত সৌবৰ্ণকুণ্ডৰ ভৌগোলিক অৱস্থান বৰ্তমানৰ নলবাৰী জিলাৰ দক্ষিণে আৰু গুৱাহাটীৰ পশ্চিমৰ দিশে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নলবাৰীৰ সোণকুৰিহাৰ পৰা শুৱালকুছি পৰ্যন্ত এক বিশাল ভূমি হ'ব পাৰে বুলি বুৰঞ্জীবিদসকলে ঠাৱৰ কৰিছে।
1: ইতিহাসৰ অন্যান্য সমলতো শুৱালকুছিৰ থলুৱা বস্ত্ৰশিল্প সম্বন্ধে বহু উদ্ধৃতি পোৱা যায়। আহোম যুগৰ কাৰ্যকাল সম্বলিত তিনিখন বুৰঞ্জীক্ৰমে অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী আৰু পুৰণি অসম বুৰঞ্জীত গাঁওখনৰ ৰেচম কাৰ্যকলাপৰ উল্লেখ থকা পৰিলক্ষিত হয়।
2: মোৰ নাম হীৰালাল কলিতা, শুৱালকুছি কলিতাপাৰাৰ নিবাসী। অসমৰ বয়নশিল্প বা শুৱালকুছিৰ বয়নশিল্প কেতিয়া আৰম্ভ হৈছিল প্ৰায় বুৰঞ্জীবিদসকল বা বিভিন্ন চিন্তাশীল ব্যক্তিসকলে কোৱা মতে খাটাং সিদ্ধান্তত উপনীত হ'ব পৰা নাই। তৎসত্ত্বেও অসম বুৰঞ্জী বা ভাৰত বুৰঞ্জীৰ মতে 11শ শতিকাত শুৱালকুছিত তাঁতশিল্প আৰম্ভণি হোৱা প্ৰায় লিখিত তথ্য পোৱা যায়। শুৱালকুছি বা অসমৰ মানুহ তাঁতশিল্পত কেনেকৈ হ'ল বা শুৱালকুছি ইয়াৰ ব্যতিক্ৰম কিয়? অসমৰ সকলো মহিলাবিলাকে তাঁতশালৰ কাম জানে, এইটো সৰ্বজন বিদিত। কিন্তু শুৱালকুছি ইয়াৰ ব্যতিক্ৰম মূলতে এটাই কাৰণ, সকলো মহিলাই নিজৰ পৰিয়াল বা স্বামীক নিজৰ তাঁতত কাপোৰ বনাই পিন্ধাই, কিন্তু শুৱালকুছিৰ মহিলাই নিজৰ পৰিয়াল আৰু নিজৰ স্বামীক পিন্ধোৱাৰ উপৰিও আনৰ বাণিজ্যিককৰণতো প্ৰথমৰ পৰাই শুৱালকুছি জড়িত হৈ আছিল। শুৱালকুছিত বিশেষকৈ বণিক গোষ্ঠীৰ মানুহ আছিল মধ্য শুৱালকুছিত। সেই সময়ত আমাৰ স্থলপথৰ সুবিধা নাছিল। আমাৰ বিশেষকৈ জলপথেদি শুৱালকুছিৰ মানুহবিলাকে বেহা বেপাৰ কৰিবলৈ উজনি অসমলৈ গৈছিল। সেই তেতিয়াই আহোমসকলে অসমত ৰাজত্ব কৰিছিল। আহোমসকল অহা কাৰণেই হয়তো মুগাৰ আৱিষ্কাৰ হ'ল নেকি সেইটো নিয়োগ কৰিব নোৱাৰি। সেই সময়তে আহোমসকলে সোণৰ বস্ত্ৰ বা মুগাৰ বস্ত্ৰ পিন্ধিছিল। সেই সময়ত মুগা যিহেতুকে এইটো ৱাইল্ড চিল্ক, হাবি জংগলতে পাইছিল মুগাটো, তাৰ পৰা মুগাৰ পৰা কেনেকৈ সূতা প্ৰস্তুত কৰে সেই কথাটো শুৱালকুছিৰ আমাৰ বিশেষকৈ বণিক গোষ্ঠীৰ ব্যৱসায়ী কৰা মহাজনবিলাকে গম পাই ফেলে পোনপ্ৰথমে মুগাৰ লেটা তাৰ পৰা আনিলে। যিহেতুকে আমাৰ মানুহবিলাক ব্যৱসায় কৰিব যাওঁতে প্ৰায় 4 মাহ 5 মাহ উজনি অসমত থাকে আৰু আমাৰ ঘৰত তেওঁলোকৰ ছোৱালী বা মাইকীবিলাকে কপাহী 2-4খন সেই সময়ত শাল আছিল। তাৰ পিছত পৰ্যায়ক্ৰমে তাৰ পৰা মুগা ককন আনি মুগাৰ পৰা সূতা কেনেকৈ ওলাব লাগে সেই পদ্ধতিটো গম পাই আমাৰ পোনপ্ৰথমে মাজটোলত প্ৰায় 1300 শতিকাত পোনপ্ৰথমে সবিতা বৈশ্য নামৰ এজনে মুগাৰ শালত তাঁতৰ শালত আৰম্ভ কৰিছিল। সেই তাঁতশাল যি আৰম্ভ হ'ল মুগাৰ, তাৰপিছত পৰ্যায়ক্ৰমে যায় যে 1-2ঘৰকৈ যায় যায় আমাৰ মানুহবিলাকে মুগাৰ বস্ত্ৰ তৈয়াৰ কৰিলে। সেই সময়ত আমাৰ প্লেইন ফেব্ৰিক তৈয়াৰ কৰিছিল, অলৰেডি কোনো ডিজাইন নাই, উকা কাপোৰ। তাৰপিছত আমাৰ শুৱালকুছিৰ মানুহবিলাক, যিহেতুকে মই পোনপ্ৰথমে কৈছিলোঁ বণিক গোষ্ঠীৰ মানুহ, আমাৰ শুৱালকুছিৰ মানুহবিলাকে অলপ ব্যৱসায় বাণিজ্যত আগৰ পৰাই আগ্ৰণুৱা অসমৰ বেলেগ মানুহতকৈ। যিহেতুকে এতিয়া ভাৰতবৰ্ষত আমি কম গুজৰাটী, মাৰোৱালী, অসমৰ ব্যৱসায়ীত অলপ আগ্ৰণুৱা আছিল শুৱালকুছি বা বৰপেটা। তেতিয়া পুৰণা কামৰূপে আমি এখন কামৰূপা মানুহক অলপ ব্যৱসায়ত পাৰ্গত বুলি কৈছিল। সেনেকৈ ব্যৱসায় পৰ্যায়ক্ৰমে যাই যায় প্ৰায় 16শ শতিকাত যেতিয়া কাবুলত, তেতিয়া আমাৰ কাবুল বুলি কওঁতে ভাৰতবৰ্ষই হৈ আছিল, সেই কাবুলীবিলাকে পাগুৰি পিন্ধিছিল, শুৱালকুছিতে মুগাৰ পাগুৰি পোনপ্ৰথমে তৈয়াৰ হৈছিল। তাৰপিছত পৰ্যায়ক্ৰমে যাই যাই যাই যাই 1826 চনত ইয়ানবাবু সন্ধিৰ সময়ত অসমত দুটা বস্তুই অসমৰ অৰ্থনীতি সবল কৰিছিল, এটাই হ'ল চাহপাত আৰু এটা মুগা

0: মহামানৱ মহাত্মা গান্ধীয়ে কুটিৰ শিল্পক স্বাৱলম্বী গ্ৰাম্য অৰ্থনীতি আৰু আত্মনিৰ্ভৰশীলতাৰ প্ৰতীকৰূপে গণ্য কৰিছিল। শুৱালকুছিৰ বয়নশিল্পৰ অভূতপূৰ্ব চানিকে মহাত্মা গান্ধীক অভিভূত কৰিছিল।
1: শুৱালকুছিত মহামানৱ মহাত্মা গান্ধী এই শিল্প চাবলৈ আহিল। 1946 চনৰ 9 জানুৱাৰীত যেতিয়া মহামানৱ মহাত্মা গান্ধী আহিছিল সেইদিনা হয়তো মই জন্ম তেতিয়া পোৱা নাই, কিন্তু আমি শুনা কথা শুৱালকুছিৰ মানুহৰ প্ৰতিঘৰ মানুহৰ এটা আনন্দ হৈ আছে মহামানৱ মহাত্মা গান্ধী আহিব, কিন্তু কিবা দুৰ্ভাগ্যবশতঃ মহামানৱ মহাত্মা গান্ধী অহা ট্ৰেইনখন লেট হোৱাত তেওঁ অহাত অলপ পলম হ'ল। যি নহওক, তেওঁ আহি শুৱালকুছিত যেতিয়া ডাবিন জাহাজেদি পদাৰ্পণ কৰে শুৱালকুছি ব্ৰহ্মপুত্ৰ পাৰত, তেতিয়া তেওঁক মহামানৱ মহাত্মা গান্ধীক শুৱালকুছিৰ সেউজ বালিত মাটি স্পৰ্শ কৰিব দিয়া নাছিল। সেই সময়ৰ মহাজনবিলাকে তেওঁক পাতৰ থানৰ ওপৰেদি আনিছিল চিল্কৰ কাপোৰেদি। আনিছাৰ উদ্দেশ্য হ'ল চিল্ক পিন্ধে কোনি। যদি ইতিহাস চাব লগা হয় চিল্ক পিন্ধে সদায় ৰাণী, কিন্তু চিল্কৰ কাপোৰ আকৌ ৰাণী পিন্ধা কাপোৰ বনোৱা মানুহ কেনে হ'ব লাগিব। ঠিক তেনেকৈ মহামানৱ মহাত্মা গান্ধী যেতিয়া 1946 চনৰ 9 জানুৱাৰীত শুৱালকুছিত পদাৰ্পণ কৰিল, তেওঁ শুৱালকুছিৰ বস্ত্ৰ শিল্পটো পুংখানুপুংখভাৱে আমাৰ বালিচৰত অস্থায়ীভাৱে তেওঁ শিল্পটো দেখুওৱা হ'ল। আৰু সেই সময়তে শুৱালকুছিৰ স্বনামধন্য কেইজনমান ব্যক্তি আগভাগ লৈছিল। সেই পৰ্যক্ৰমে যাই যাই আমাৰ শিল্পটো সেই 1826 চন বা তাৰ আগতো যেতিয়া বিদেশী বস্ত্ৰ গৈছিল, সেই পৰ্যক্ৰমে আজিৰ তাৰিখলৈকে 2026 চনলৈকে শুৱালকুছিৰ বস্ত্ৰ শিল্পটো বিদেশত সমাদৰ লাভ কৰি আহিছে।
0: ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত শুৱালকুছি হৈছে অসমৰ ৰেচম ৰাজধানী। পালবংশৰ ৰজা ধৰ্মপালে বৰপেটাৰ তাঁতিকুছিৰ পৰা 26টা তাঁতি পৰিয়ালক শুৱালকুছিলৈ আনি বয়নশিল্পৰ আৰম্ভণি কৰায়। শুৱালকুছিৰ বয়নশিল্পৰ প্ৰসাৰৰ অন্যতম বাটকটীয়া আছিল কালীৰাম বৈশ্য। তেখেতৰ অহপুৰুষাৰ্থই শুৱালকুছিৰ বয়নশিল্পক নতুন মাত্ৰা প্ৰদান কৰিছিল, উদ্যোগটোলৈ আনিছিল এক নতুন জোৱাৰ।
1: এজন কালীৰাম বৈশ্য বুলি শিপিনী আছিল, একেবাৰে পাৰ্গত শিপিনী আছিল, যাক আমি ক'ব পাৰোঁ শুৱালকুছি বৈশ্য আধুনিক বৈশ্যৰ জন্মদাতা। সেই কালীৰাম বৈশ্যই 1946 চনৰ 9 জানুৱাৰীত যেতিয়া মহামানৱ মহাত্মা গান্ধীয়ে ভাষণ দি আছিল, সেই ভাষণ দি থকা কাপোৰ হুবহু তেওঁৰ তাঁতশালত প্ৰস্তুত কৰি মহামানৱ মহাত্মা গান্ধীক উপহাৰ দিছিল। আৰু সেই সভাতে মহামানৱ মহাত্মা গান্ধীয়ে কালীৰাম বৈশ্য উদ্দেশ্যে কৈছে, এইজন কালীৰাম বৈশ্য নহয় আজিৰ পৰা, তেওঁ কালীৰাম কাৰিকৰ। সেই কালীৰাম বৈশ্যয়ে 1939 চনত গুৱাহাটীত এজন ব্ৰিটিছ মাষ্টাৰ উইভাৰক লগ পাইছিল। সেই কালীৰাম বৈশ্যই ব্ৰিটিছ মাষ্টাৰ উইভাৰজনৰ লগত কথা পাতি থাকোঁতে তেতিয়া আমাৰ অসমত বা শুৱালকুছিৰ তাঁতশালত হাত মাকো প্ৰচলন আছিল। আজি যিটো আমি উৰণীয়া মাকো ফ্লাই চাটুল বুলি কওঁ, সেই মাকোটো তেতিয়ালৈ আমাৰ শুৱালকুছি বা অসমৰ বয়নশিল্পত ব্যৱহাৰ হোৱা নাছিল। সেই ব্ৰিটিছ মাষ্টাৰ উইভাৰজনে তেতিয়া কৈছিল বোলে, ইংলেণ্ডৰ মানচেষ্টাৰত আমিতো এতিয়া ফ্লাই চাটুলো এফৰ্ড কৰি দিছোঁ, অসমত এতিয়ালৈ ফ্লাই চাটুল অহাই নাই তাৰমানে। তেওঁ কৈছে, আমি দেখাই নাই ফ্লাই চাটুল, এইটো ক'ত দেখা পাম বা ক'ত শিকিব পাৰিম। সেই সময়ত আকৌ ব্ৰিটিছৰ শাসন চলি থাকোঁতে আমাৰ কলিকাতাতো প্ৰধান সাম্ৰাজ্য তেওঁলোকে পাতিছিল বোলে, কলিকাতাত যদি যায় আপুনি এইটো ট্ৰেইনিং ল'ব পাৰিব। তেতিয়া তেওঁ কালীৰাম বৈশ্যই এইটো বস্ত্ৰশিল্পৰ প্ৰতি আগ্ৰহী, যথেষ্ট আগ্ৰহী হওঁতে তেওঁ নতুন নতুন বস্তু উদ্ভাৱন বা শিকিবৰ মন যায়। কালীৰাম বৈশ্যই কলিকাতাত ফ্লাই চাটুলটো উৰণীয়া মাকুৰ প্ৰশিক্ষণ লৈ আহিল আৰু তেওঁ আহি পেলাই তেওঁ নিজৰ ফেক্টৰীতে ঘৰতে তাঁতশালত উৰণীয়া মাকু ব্যৱহাৰ কৰিলে। সেই উৰণীয়া মাকু ব্যৱহাৰ কৰোঁতে সেই সময়ৰ শুৱালকুছিৰ যিবিলাকৰ কাৰখানা মিনছ বেছিকে 4-5খন শাল আছিল মহাজনবিলাকে, তেতিয়া তেওঁলোকে ভাবিলে তেওঁৰ কাপোৰ কালীৰাম বৈশ্যৰ কাপোৰ স্পীডত ওলাব, আমাৰ কাপোৰবিলাক লেহেম গতিত ওলাব, তেওঁ সেইকাৰণে এইটো ব্যৱহাৰ কৰিব দিব নালাগে। তেওঁৰ ঘৰত থ্ৰু টু ষ্টন শিল দলালে, য'ত কালীৰাম বৈশ্যই আত্মগোপন কৰি থাকিব লগা হ'ল। তাৰপিছত পৰ্যায়ক্ৰমে আমাৰ মাইণ্ডবিলাক বিকাশ হ'ল, আলোচনা বিলোচনা হ'ল, সকলোৱে ব্যৱহাৰ কৰিলে। সেই তেতিয়াৰ পৰাই আজিৰ তাৰিখলৈকে অসম শুৱালকুছিত ফ্লাই চাটুল ব্যৱহাৰ হৈ আছে। কালীৰাম বৈশ্যই কিছুমান কাম কৰি থৈ গৈছে, য'ত 1939 চনতে তেওঁ প্ৰডাক্ট ডাইভাৰ্ফিকেশ্যনৰ কাম কৰিছিল,

0: বিছনা চাদৰ বনাইছিল চিল্কৰ, য'ত পিলো কভাৰ বনাইছিল।
1: মহামানৱ মহাত্মা গান্ধীয়ে শুৱালকুছিত পদাৰ্পণ কৰি মন্তব্য কৰিছিল, অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে।
0: অসমৰ যথেষ্ট ভাল ভাল শিপিনী আছে, তাৰে তুলনাত কিন্তু শুৱালকুছিটো শিপিনী নোহোৱা নহয়। শুৱালকুছিৰ শিপিনী বুলি ক'লে ক'ব লাগিব, শুৱালকুছিত এতিয়া হয়তো প্ৰায়ভাগ শুৱালকুছিত মাষ্টাৰ উইভাৰ বুলি ক'লেই হয়, 20% নিজে মাষ্টাৰ উইভাৰো, নিজে শিপিনীও, নিজে অইনাৰো, তেওঁলোকক 20% নিজা শিপিনী আছে, কিন্তু বাকী 80% শিপিনী অসমৰ বিভিন্ন জেগাৰ পৰা আহি ইয়াত তাঁতশালত সহায় কৰি আছে। কিন্তু যদি উপযুক্ত বজাৰ বা তেওঁলোকে ভাল মাৰ্কেট এখন পায়, বজাৰ এখন পায়, সেই বজাৰখন পালে নিশ্চয় শিপিনীবিলাক উপকৃত হ'ব।
1: সময়ৰ চাকনৈয়াত অসমৰ ভৌগোলিক, ৰাজনৈতিক, আৰ্থিক আদি নানান বিষয়ৰ পৰিৱৰ্তনৰ অংশ হিচাপে প্ৰথমাৱস্থাত কেৱল তাঁতীসকলৰ মাজতেই সীমাবদ্ধ থকা এই বস্ত্ৰশিল্প ক্ৰমান্বয়ে শুৱালকুছি গাঁৱৰ অন্যান্য বৃত্তিধাৰী লোকলৈও সম্প্ৰসাৰিত হয়। শুৱালকুছি গাঁৱত থকা সোণাৰী, কৈৱৰ্ত, কুমাৰ, ব্ৰাহ্মণ আদি সকলো সম্প্ৰদায়ৰ লোকে শিল্পটোক আঁকোৱালি লোৱাত বস্ত্ৰশিল্পটোৱে অসমৰ ভিতৰতে এক বৃহৎ কুটিৰ উদ্যোগৰ মৰ্যাদা পাবলৈ ধৰে। ৰেচম কাপোৰৰ বাণিজ্যিক প্ৰসাৰতালৈ লক্ষ্য ৰাখি পূৰ্বৰ পৰিয়ালকেন্দ্ৰিক তাঁতশিল্পই ক্ৰমান্বয়ে ফেক্টৰীৰ ৰূপ ল'বলৈ ধৰে। প্ৰথমতে 10-12 ঘৰ তাঁতী পৰিয়ালে চেগা চুৰুকাকৈ তাঁতশালত আৰম্ভ কৰা মজুৰিপ্ৰাপ্ত শিপিনী নিয়োগ কাৰ্য এটা দশকৰ পাছতেই বিস্তাৰিত হৈ পৰে।
0: আজি যদি বাণিজ্যিকৰণৰ কথা, শুৱালকুছিৰ কথাটো যদি ক'ব লগা হয়, অসমৰ চিল্কৰ ব্যৱসায়টো চাওঁ, তেতিয়াহ'লে একেবাৰে ভাল ব্যৱসায়। যদি আমি অসমৰ সকলো মানুহে মুগাৰ কাপোৰ প্ৰস্তুত কৰোঁ, হয়তো ইউৰোপীয়ান মানুহৰ ভোক পলাব এতিয়াও নোৱাৰোঁ। বিদেশত ইমান মুগা এৰীৰ বজাৰ আছে, সেই বজাৰ আমি ভোক পলাব পৰা নাই। আমি তেনেকুৱা কাপোৰ প্ৰস্তুত কৰিব পৰা সমৰ্থবান শিপিনী হোৱা নাই। আজি আমাৰ ইয়াত অসমত বা ভাৰতবৰ্ষত প্ৰতিখন কাপোৰ হিচাপে বিক্ৰী হয়। যদি আমি বিদেশত কাপোৰ পঠাব লগা হয়, জিএছএমত কাপোৰ পঠাব লগা হয়, ৱেইটত, প্ৰত্যেকবিলাক কাপোৰৰে একোটা নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল মেজাৰমেণ্ট আছে। সেই মেজাৰমেণ্ট অনুযায়ী যদি আমি কাপোৰ প্ৰস্তুত কৰিব পাৰোঁ, আমি উপযুক্ত বজাৰ এতিয়াও আছে। সেইটো ক্ষেত্ৰত মই ক'ব লাগিলে এতিয়াও অসমৰ তথা শুৱালকুছিৰ বাণিজ্যিককৰণ উন্নত কৰাৰ ক্ষেত্ৰত আমি নিজে নিজক চেষ্টা কৰিব লাগিব।
1: শুৱালকুছিৰ বয়ন শিল্পৰ ব্যৱসায়ৰ ক্ষেত্ৰত এক অনন্য ভূমিকা পালন কৰি আহিছে সমবায়সমূহেও।
0: শুৱালকুছিত সমবায় ব্যৱস্থাটো আছে, নোহোৱা বুলি ক'ব নোৱাৰি। হয়তো প্ৰথম চিল্কৰ কাপোৰ বজাৰ হিচাপে বিক্ৰী কৰা মানুহজনৰ নামে হ'ল শুৱালকুছিয়াৰ প্ৰথম কমলা দাস। সেই সমবায় তেওঁই প্ৰথম ছেক্ৰেটৰী আছিল, আৰু প্ৰথম অসমৰ সমবায়খনৰ নামে হ'ল দি কোঅপাৰেটিভ চিল্ক হাউচ লিমিটেড, যাক কল্পতৰু বুলি ক'ব পাৰি। সেই কোঅপাৰেটিভ চিল্ক হাউচখন, তাৰে প্ৰথম সম্পাদকজনে আছিল কমলা দাস, আৰু তেওঁই পোনপ্ৰথমে চিল্কৰ কাপোৰ বিপণীত অৰ্থাৎ গুৱাহাটীৰ ফুটপাথত বিক্ৰী কৰা প্ৰথম। আৰু সেই কল্পতৰু যি কোঅপাৰেটিভ চিল্ক হাউচ লিমিটেড, মোৰ বোধে সেইটোৱে হয়তো অসম নহয় ভাৰতবৰ্ষৰ প্ৰথম শ্বপিং মল। আজি আপুনি চাওক যি কল্পতৰু সেই শ্ব'ৰুমটো, তাৰে কিমান বছৰ আগতে বনাইছিল তেওঁলোকে শুৱালকুছিৰ স্বনামধন্য ব্যক্তিসকলে, আৰু গুৱাহাটী মহানগৰীৰ মাজমজিয়াত পাণবজাৰত, তাৰে কিমান বছৰ পিছত আমাৰ শ্বপিং মলৰ আৱিষ্কাৰ হ'ল। কিন্তু সেই সময়ত আমাৰ লিপিবদ্ধ নাই, সেই সময়ত আমাৰ ৰুল ৰেগুলেশ্যনবিলাক মানা নাছিল, সেইকাৰণে হয়তো আজি আমি শুৱালকুছি বা কোঅপাৰেটিভ সমবায়বিলাক পিছ পৰি আছোঁ। কিন্তু তৎসত্ত্বেও শুৱালকুছিত বিভিন্ন সমবায় আছে, ৰেচম প্ৰতিষ্ঠান বুলি, য'ত ভাৰত চৰকাৰৰ পৰা গল্ডেন প্ৰাইজ লৈ আহিব সক্ষম হৈছে। তেনেকুৱাকৈ বিভিন্ন বয়ন সমবায় সমিতিবিলাক আছে, মহিলা সমবায় সমিতি আছে, সেইবিলাকৰো

0: শুৱালকুছিৰ তাঁত শিল্পৰ ভূমিকা যথেষ্ট আছে সমবায়বিলাকত।
1: আহোম ৰজাৰ পৃষ্ঠপোষকতাত ঠন ধৰি উঠা ৰেচমৰ উদ্যোগে অনাদিকালৰে পৰা আজি কুবতি শতিকাজুৰি অসমলৈ কঢ়িয়াই আনি আছে অনিন্য গৌৰৱ। স্বাধীনতাৰ কালতো শুৱালকুছিৰ বস্ত্ৰ উদ্যোগৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু চৰকাৰ প্ৰশাসনে বিভিন্ন পদক্ষেপ সময়ে সময়ে গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে। অৱশ্যে বৰ্তমান সময়ত আহি পৰা বিভিন্ন প্ৰত্যাহ্বানৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে এই ক্ষেত্ৰত চৰকাৰৰ সুদৃষ্টিৰ অৱকাশ এতিয়াও আছে বুলি সচেতন বস্ত্ৰ ব্যৱসায়ী হীৰালাল কলিতাই এইদৰে কয়।
0: ভাৰত চৰকাৰে যথেষ্ট এই শিল্পটোৰ প্ৰতি চেষ্টা কৰি আছে, অসম চৰকাৰেও কৰি আছে, নকৰা নহয়। 1985ত এখন ভাৰত চৰকাৰে হেণ্ডলুম ৰিজাৰ্ভেশ্যন আইন প্ৰস্তুত কৰিছিল। সেই আইন অনুসৰি মেখেলা চাদৰ, গামোচা, দখনা, আৰনা এইবিলাক বাহিৰৰ পৰা আহিব নোৱাৰে। কিন্তু তৎসত্ত্বেও অসমৰ বাহিৰৰ বহিৰাজ্যৰ পৰা বিভিন্ন ধৰণৰ সস্তীয়া কেঁচামালৰ দ্বাৰাই মেখেলা চাদৰ, দখনাই, আৰনাই, গামোচা আহি বজাৰত উভৈনদী পৰাত আমাৰ থলুৱা উৎপাদকসকল, শিপিনীসকলে তাৰ লগত দামটো মিলাব নোৱাৰাৰ বাবে লোকচান হোৱাত এই শিল্পটোৰ প্ৰতি অনাহি ভাৱ হৈছে। অসম চৰকাৰ বা ভাৰত চৰকাৰে বিভিন্ন সুযোগ সুবিধাৰ মাধ্যমেদি শুৱালকুছিক বচোৱাৰ চেষ্টা চলাই আছে, যৎপৰোনাস্তিক চেষ্টা কৰি আছে। ইয়াৰ শিপিনীয়ে 15% 20% ৰাজ সাহায্যত সূতাও পায়। এতিয়া চিল্কটো চিনি পাবৰ কাৰণে ভাৰত চৰকাৰে পৃথিৱীৰ ভিতৰত পোনপ্ৰথমে আৱিষ্কাৰ কৰিছিল চিল্ক মাৰ্ক। ভাৰত চৰকাৰে যদি এযোৰ কাপোৰ কিনিব লাগিলে, বিশুদ্ধ ৰেচমৰ কাপোৰ কিনিব লাগিলে কি চাব লাগিব? আমি চিল্ক মাৰ্ক অথৰাইজ ইউজাৰ হয় না নহয়? চিল্ক মাৰ্কৰ এটা ষ্টিকাৰ লেখা থাকে, পিউৰ আথেণ্টিক চিল্ক। তদ্দু শুৱালকুছিটো বিশুদ্ধ ৰেচমটো চোৱাৰ কাৰণে শুৱালকুছি ৰেচম পৰীক্ষাগাৰ বুলি এটা পৰীক্ষাগাৰ 2016 চনতে স্থাপিত হৈছে, বা শুৱালকুছিৰ নিজা স্বকীয়তা বৈশিষ্ট্যৰ বাবে শুৱালকুছিয়ে পেটেন্ট এণ্ড ট্ৰেডমাৰ্ক ব্যুৰোৰ পৰা ট্ৰেডমাৰ্কো লাভ কৰিছে। কিন্তু দুৰ্ভাগ্য বিষয় এতিয়া এইবিলাক কৰাৰ কাৰণে এৱাৰনেছৰ যথেষ্ট প্ৰয়োজন। আমাৰ হয়তো শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিয়ে যথেষ্ট এৱাৰনেছ কৰি আছে, আৰু বহলভাৱে এৱাৰনেছটো কৰিলে ৰাইজে বিশুদ্ধ ৰেচম পিন্ধিব পাব বুলি, বা শুৱালকুছিত উৎপাদিত ৰেচম কাপোৰ পিন্ধিব পাব বুলি মই দৃঢ় বিশ্বাসী। আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰলৈ অনুৰোধ, যিকেইটা বস্তু জীয়াই ত্যাগ পাইছে, যেনে গামোচাই পাইছে, আনাই পাইছে, এইবিলাক বস্তু বা 1985ৰ যি হেণ্ডলুম ৰিজাৰ্ভেশ্যন এক্ট, সেই এক অনুসৰি যিখন আইন ভালকে প্ৰযোজ্য কৰিলে অসমৰ শিপিনীৰ লগতে শুৱালকুছিৰ বস্ত্ৰ শিল্পটো জীয়াই থকাত যথেষ্ট সহায় কৰিব। বিশেষকে চৰকাৰলৈ মোৰ এটা অনুৰোধ, শুৱালকুছিত কোনো ধৰণৰ যদি তাঁতশালৰ আঁচনি নিদি শুৱালকুছিত যদি এটা বস্ত্ৰ বেংক পাতি দিয়ে, শুৱালকুছিৰ শিপিনী পুনৰ ঠন ধৰি উঠিব, শুৱালকুছিৰ তাঁত শিল্প পুনৰ উজ্জ্বল হৈ চিৰদিনৰ বাবে থাকিব। আমাৰ অসম চৰকাৰ বা ভাৰত চৰকাৰলৈ অনুৰোধ, আমি ভাল এখন বজাৰ পোৱা নাই, যদি এখন ভাল উপযুক্ত বজাৰ পায় শুৱালকুছিৰ বস্ত্ৰ শিল্প সেই আগৰ নিচিনা সোণালী দিন পুনৰ আহিব বুলি বিশ্বাস, লগতে শুৱালকুছিবাসী দৃঢ় বিশ্বাস।
1: আধুনিকতা তথা বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে শুৱালকুছিৰ বস্ত্ৰৰ পয়ন পদ্ধতিলৈও আহিছে বিভিন্ন পৰিৱৰ্তন। বিভিন্ন আধুনিক যন্ত্ৰ আদিৰ ব্যৱহাৰে শিপিনীসকলৰ কষ্ট বহুলাংশে লাঘৱ কৰিছে, তথাপিও সেয়া যেন যথেষ্ট নহয়।
0: আমাৰ বয়ন যিটো পদ্ধতি, শুৱালকুছিৰ বয়ন পদ্ধতিটো ক'ব লাগিলে, এযোৰ কাপোৰ বা এখন কাপোৰ প্ৰস্তুত কৰিব লাগিলে বয়ন পদ্ধতিটো, এই বয়ন পদ্ধতিটো কিন্তু শুৱালকুছিৰ অতি পুৰণি পদ্ধতি চলি আছে এতিয়াও। যিহেতুকে এতিয়া আধুনিক যুগ, আমি কোৱা নাই বা মই কোৱা নাই আমি যন্ত্ৰচালিত তাঁতশালত কাপোৰ বনোৱা, সেই পুৰণিকলীয়া তাঁতশালখনক বাদ দি আমি নতুন বিভিন্ন ধৰণৰ হেণ্ডলুমতে নতুন টেকন'লজি উদ্ভাৱন হৈছে। সেই টেকন'লজিবিলাক আমি যদি গ্ৰহণ কৰোঁ তেতিয়া হয়তো

0: আমাৰ কাপোৰ বা আমাৰ বস্ত্ৰ বিশ্বত পুনৰ থিয় দিব পাৰিব আনৰ তুলনাত। পৰ্যায়ক্ৰমে শুৱালকুছিৰ বস্ত্ৰশিল্পটো যাই যায় আজি বৰ্তমান অতি দুখ লগা অৱস্থা, যিহেতুকে আমাৰ শিল্পটো আমি শুৱালকুছি একবদ্ধভাৱে বান্ধি ৰাখিব পৰা নাই। ইয়াৰ মূলতে আমাৰ শুৱালকুছিখনত অকল চিল্কৰ কাপোৰ প্ৰডাকশ্যন বা উৎপাদনহে হয়, ইয়াত আমাৰ চিল্কৰ কোনো কেঁচা সামগ্ৰী তৈয়াৰ কৰাৰ কাৰণে কোনো আমাৰ ইয়াত চুমনি বা অলৰেডি ইয়াত এগ্ৰিকালচাৰৰ ডাঙৰ ফাৰ্ম নাই। যিমানখিনি আমাক কেঁচা সামগ্ৰী লাগে সেই সামগ্ৰীবিলাক অসমৰ বিভিন্ন জিলাৰ পৰা বা অসমৰ বাহিৰৰ পৰা, এতিয়া পাট সূতাটো মাইচুৰ চিল্ক বা কৰ্ণাটক আৰু চাইনাৰ পৰা বেংগলোৰ হৈ পাট সূতাটোহে আমি ইয়াত কাপোৰ তৈয়াৰহে কৰিব পাৰোঁ। কিন্তু অসমৰ যিহেতুকে মুগা, সেই মুগাটো প্ৰডাকশ্যনটো অসমৰ বিভিন্ন জিলাত হয়, ইয়াত আহি আমি সূতাটো অলৰেডি প্ৰস্তুত কৰি কাপোৰ প্ৰস্তুত কৰোঁ।
1: শুৱালকুছিৰ বস্ত্ৰৰ জনপ্ৰিয়তাৰ সুবিধা লৈ সময়ে সময়ে কিছু দুষ্ট চক্ৰই অসাধু ব্যৱসায়ত লিপ্ত হোৱা দৃষ্টিগোচৰ হয়। আজিকালি শুৱালকুছিৰ বস্ত্ৰৰ বিশুদ্ধতা পৰীক্ষাৰ বাবে আছে বিশেষ ব্যৱস্থা। এই ক্ষেত্ৰত গ্ৰাহকসকল সচেতন হোৱাটো অতিব প্ৰয়োজন।
0: পৃথিৱীখনত বা সমাজখনত আমি এখন ঘৰখনতে আমি চাৰিজন ভাই ককাই থাকিলে চাৰিজন ভাই ককাই একমত নহয়, তদ্ৰূপ আমি শুৱালকুছিৰ সকলো ব্যৱসায়ে একমত। কিছুমানে এই ব্যৱসায়টো কৰিব নিজৰ মুনাফা অৰ্জনৰ বাবে, হয়তো কিছুমানে কৰিব মই নিজস্ব ব্ৰেণ্ড প্ৰমোশ্যন প্লাছ মুনাফা, সকলোকে প্ৰফিট লাগিব। কিছুমানে আকৌ এই শিল্পটোক মুনাফা প্লাছ এটা যি শিল্প আমাৰ কৃষ্টি সংস্কৃতিৰ লগত জড়িত তেনেকুৱাকৈ ভাবি চায়। বহুকেইটা ক্লাছিফিকেশ্যন কৰিব পাৰি, কিন্তু এজন বাহিৰৰ ক্ৰেতাই এই বিশুদ্ধ ৰেচমটো প্ৰথমতে চিনাক্ত কেনেকৈ কৰিব বা শুৱালকুছিৰ বস্ত্ৰটো শুৱালকুছি বুলি কেনেকৈ চিনাক্ত কৰিব? পোনপ্ৰথমে যদি আপুনি চাই বিশুদ্ধ ৰেচম বুলি ক'লে, মই আগতেও কৈছোঁ চিল্ক মাৰ্কৰ লগোটো বাধ্যতামূলক, 100% চিল্ক চিল্ক মাৰ্ক। এতিয়া শুৱালকুছিৰ বস্ত্ৰ কেনেকৈ চিনি পাব? চিল্কটো বাহিৰত বনোৱা বিশুদ্ধ চিল্ক হ'লেও চিল্ক মাৰ্ক লগাব, পাৰলোম হওক হেণ্ডলুম হওক সেইটো নাই। কিন্তু শুৱালকুছিৰ এটা নিজস্ব ট্ৰেডমাৰ্ক আছে, হলোগ্ৰাম আছে, সেইটো থাকিলে নিশ্চয় ইয়াত শুৱালকুছিৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত উৎপাদিত বিশুদ্ধ ৰেচম কাপোৰ বুলি পৰিচয় দাঙি ধৰে। তাত বিভিন্ন কোড নম্বৰ আছে, আপুনি স্কেনাৰ কৰি চাব পাৰে, সেইটো চালে ইজি যে পিউৰ চিল্ক অফ শুৱালকুছি।
2: অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত শুৱালকুছিৰ বয়নশিল্পৰ নিশ্চয়কৈ এটা ভূমিকা আছে সাজ পোছাকৰ ক্ষেত্ৰত। আৰু লগতে আপুনি যুৱ প্ৰজন্মক এই ক্ষেত্ৰত কি আহ্বান জনাব বিচাৰিব?
0: শুৱালকুছিৰ কৃষ্টি সংস্কৃতি, অসমৰ কৃষ্টি সংস্কৃতিৰ লগত শুৱালকুছিৰ বস্ত্ৰশিল্প টকাটোৰ ইপিটি ইপিটি সম্পৰ্ক। আজি যদি আপুনি চাই মহাপুৰুষ দুজনা গুৰু সৃষ্টি কৰা সত্ৰীয়া নৃত্যৰ যিটো পোছাক, সেই পোছাকটো অলৰেডি আমাৰ পোনপ্ৰথমে কটনত যদিও ব্যৱহাৰ কৰিছিল, তাৰপিছত অলৰেডি এতিয়া চিল্কতো লগা হৈছে। সূত্ৰধাৰী পোছাক, কথক নৃত্যৰে পোছাক। আকৌ আমাৰ যুৱচাম, শুৱালকুছিৰ যুৱচামক মোৰ এটা অনুৰোধ, এই হয়তো শিল্পটো এনেকুৱা এটা শিল্প আমি ব্যৱসায় বুলি ভাবিবলৈও ভাবিব পাৰোঁ শিল্পটোক, কিন্তু মোৰ বোধে মোৰ আজি 25 বছৰৰ অভিজ্ঞতা অনুযায়ী এই শিল্পটো বা ব্যৱসায়ৰ ওপৰত ভাৰতবৰ্ষত তাৰ একো ব্যৱসায় নাই। যেতিয়া মই এই ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ তেতিয়া মোৰ -14,500 টকা ধাৰ, কিন্তু আজি মই এজন ধনবল নহ'লেও প্ৰতিষ্ঠিত ব্যৱসায় বুলি ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ হয়তো 6-7খন দেশে ভালকৈ জানে। আজিৰ তাৰিখত মই ৰপ্তানি কৰি আছোঁ ভাল ভাল দেশত। সেইকাৰণে আমাৰ উঠি অহা নতুন যুৱ প্ৰজন্মই যদি এই শিল্পটোক আঁকোৱালি লয়, ভৱিষ্যতে তেওঁলোকে কোনো চিন্তাৰ কাৰণ নাই।
1: অসমৰ কৃষ্টি সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত শুৱালকুছিৰ বয়ন শিল্প, এই শিল্পৰ বাস্তৱ পৰিস্থিতিৰ কথা অনুধাৱন কৰি তাক প্ৰতিযোগিতামূলক পৰিৱেশত উজ্জীৱিত কৰি ৰাখিবলৈ প্ৰয়োজন আধুনিক

0: ধ্যান ধাৰণাৰ।
1: এই ক্ষেত্ৰত বিশেষ ভূমিকা ল'ব লাগিব সোণোৱালী ভৱিষ্যতৰ স্বপ্নেৰে ধাৱমান যুৱ প্ৰজন্মই। তেহে ৰেচমী বস্ত্ৰৰ দৰে চিকমিকাই জিলিকি থাকিব অসমৰ স্বাভিমান শুৱালকুছিৰ বয়ন শিল্প।

ইমানপৰে শ্ৰোতাসকলে শুৱালকুছিৰ বয়ন শিল্প শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য শুনিলে। আলেখ্যখনি যুগুতাই আগবঢ়ালে ঝৰণা ভৰালী আৰু ভাৰ্গৱ কলিতাই।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো একক ছবিৰ গীতৰ অনুষ্ঠানটি। আজিৰ ছবি খেল দ্য গেম। প্ৰথমে শুনাবলৈ লৈছো পাপন আৰু বৰ্ণালী কলিতাৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো খেল দ্য গেম ছবিখনৰ পৰাই সীমান্ত শেখৰ আৰু মধুস্মিতা বৰঠাকুৰৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, মহালক্ষ্মী আয়াৰ, সাস্বতী, ৰূপজ্যোতি আৰু বৃষ্টিৰ কণ্ঠত খেলদা গেম ছবিখনৰ পৰা গীতটি শুনিলে। ইমান পৰে শ্ৰোতাসকলে একক ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতাঞ্জলি শৰ্মা আৰু তেওঁৰ সংগীতবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ।

ইমানপুৰে শ্ৰোতাসকলে গীতাঞ্জলি শৰ্মা আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুৱবাণী শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত লগতে নিউজ অন AIR মোবাইল এপযোগে নিবেদন কৰিছো লোকগীত আজিৰ শিল্পী অৰুণিমা দেৱী।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে লোকগীত শুনি আছে অৰুণিমা দেৱীৰ কণ্ঠত।

0: Thank you so much.
1: Thank you so much.
0: Listeners, you can also listen to this program on our mobile app, News on AIR, and our YouTube channel, News on AIR Official.
2: Spotlight.
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। সমান্তৰালভাৱে শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিবলৈ পাব। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 9:30 বজাৰ লগে লগে সময় হ'ল ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুৰ। মাইক্ৰফোনৰ সন্মুখত মই নাফিচা।

প্ৰকৃতি আৰু সংগীত এই দুয়োটা যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কেতিয়াবা যদি বৰষুণৰ টোপালত আমি সংগীত বিচাৰি পাওঁ, কেতিয়াবা আকৌ সংগীতৰ সুৰত বিচাৰি পাওঁ অৰণ্যৰ মাদকতা।

প্ৰকৃতিৰ কথা ক'লে প্ৰথমে মনলৈ আহে বৰষুণৰ কথা। ধূলিৰে ধূসৰিত ধৰিত্ৰীক ন ৰূপ দিয়া বৰষুণজাকৰ বাবে কোনে অপেক্ষা নকৰে। এই গীতটোত বৰষুণৰ সেই আমেজক খুব সুন্দৰকৈ ফুটাই তোলা হৈছে।

0: অসমীয়াৰ বাবে প্ৰকৃতি মানেই মহাবাহু ব্ৰহ্মপুত্ৰ। লুইতৰ পাৰৰ সভ্যতা আৰু ইয়াৰ বিশালতাই আমাৰ সংগীতক সদায় সমৃদ্ধ কৰি আহিছে। ভূপেন হাজৰিকাৰ এই গীতটোত মহাবাহুৰ প্ৰাকৃতিক দৃশ্য আৰু আৱেগ একাকাৰ হৈ পৰিছে।
1: স্বকীয় ৰূপ লৈ বহাগ্ন আহে কলৈ, ব্ৰহ্মপুত্ৰৰ দুই পাৰলৈ নহয় জানো, এই ব্ৰহ্মপুত্ৰৰ মহান ঐতিহ্যই বাকী।

সেউজীয়া পাহাৰ আৰু অৰণ্যৰ মাজত যি নিস্তব্ধতা আছে, সেই নিস্তব্ধতাই কেতিয়াবা আমাক জীৱনৰ গভীৰ অৰ্থ বিচাৰি দিয়ে।

দিনটোৰ শেষত যেতিয়া বেলিটো লহিয়াব ধৰে, প্ৰকৃতিয়ে এক শান্ত ৰূপ ধাৰণ কৰে। সেই সন্ধিয়াৰ মাদকতা আৰু চৰাইৰ কিৰিলিয়ে মনলৈ আনি দিয়ে আপোনজনৰ ভাৱ।

প্ৰকৃতিক ৰক্ষা কৰাটো আমাৰ দায়িত্ব। আহক, আমি সংগীতক ভাল পোৱাৰ দৰেই আমাৰ এই সুন্দৰ প্ৰকৃতিকো ভাল পাওঁ আৰু সংৰক্ষণ কৰোঁ।

মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ভি জি যোগৰ বেহেলা বাদন শুনিবলৈ পাব, ৰাগ শ্যাম কল্যাণ।

ভি জি যোগৰ বেহলা বাদন শুনিলে। ৰাগ শ্যাম কল্যাণ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। তেতিয়ালৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।